0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সৌজন্যমূলক সাক্ষাৎ ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা নিৰৱচ্ছিন্ন সহযোগিতাৰ বাবে প্ৰধানমন্ত্ৰীক মুখ্যমন্ত্ৰীৰ ধন্যবাদ জ্ঞাপন আজি দিনৰ 11 বজাত আকাশবাণীযোগে প্ৰধানমন্ত্ৰীৰ মন কী বাত পৰিস্থিতিয়ে বাধ্য কৰালে দ্বিতীয়বাৰৰ বাবে অপাৰেচন সিন্দুৰ আৰম্ভ কৰিব পৰাকৈ সেনাবাহিনী প্ৰস্তুত বুলি সেনাপ্ৰধানৰ প্ৰকাশ আজি বিশ্ব ধপাত বিৰোধী দিৱসৰ আয়োজন গুৱাহাটী মহানগৰ আৰক্ষীৰ 26 জন মাদক দ্ৰব্য সৰবৰাহকাৰী গ্ৰেপ্তাৰ আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি গুজৰাট টাইটানছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সৌজন্যমূলক সাক্ষাৎ কৰে। ৰাজ্যত নতুন চৰকাৰ গঠন কৰাৰ পাছত এয়া আছিল প্ৰধানমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ প্ৰথমখন আনুষ্ঠানিক বৈঠক। বৈঠকত ডঃ শৰ্মাই নিজৰ দ্বিতীয়টো কাৰ্যকাল কিদৰে আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছে সেই বিষয়ে প্ৰধানমন্ত্ৰী মোদীক অৱগত কৰে। তেওঁ অসমৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা নিৰৱচ্ছিন্ন সহযোগিতাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে আৰু অনাগত সময়ত তেওঁৰ মাৰ্গদৰ্শন তথা আশীৰ্বাদ কামনা কৰে। ইয়াৰ উপৰি ডঃ শৰ্মাই অসমত NDA চৰকাৰে তৃতীয়টো কাৰ্যকালত আৰম্ভ কৰা প্ৰাৰম্ভিক কাম কাজৰ বিষয়েও শ্ৰীমোদীক অৱগত কৰে। পাছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰে আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়ন তথা যাত্ৰীৰ সুবিধা বৃদ্ধিত গুৰুত্ব আৰোপ কৰি ৰাজ্যৰ ৰেল আন্তঃগাঁথনিৰ বিকাশ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰে। সামাজিক মাধ্যমযোগে বৈঠকৰ সবিশেষ প্ৰকাশ কৰি ডঃ শৰ্মাই কয় যে তেওঁলোকে 1300 কিলোমিটাৰৰ অধিক ৰেলপথৰ সম্প্ৰসাৰণ আৰু অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত 50টাৰো অধিক ষ্টেচনৰ পুনৰ নিৰ্মাণকে ধৰি ৰাজ্যত ৰেল নেটৱৰ্কৰ ৰূপান্তৰৰ বিষয় লৈ আলোচনা কৰে। ৰেল যোগাযোগ ব্যৱস্থা, পৰিবহণ আন্তঃগাঁথনিৰ উন্নয়ন আৰু অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই আলোচনা অনুষ্ঠিত হোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বৰ্তমানৰ প্ৰকল্পসমূহৰ কাম সম্পূৰ্ণ হলে যাত্ৰীৰ সুবিধা বৃদ্ধি পাব, সামগ্ৰী পৰিবহণ ব্যৱস্থা উন্নত হ'ব আৰু ৰাষ্ট্ৰীয় ৰেল নেটৱৰ্কৰ মানচিত্ৰত অসমৰ স্থিতি শক্তিশালী হৈ উঠিব। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কালি নতুন দিল্লীত সাক্ষাৎ কৰাৰ পাছতে আজি মুখ্যমন্ত্ৰীয়ে এই কথা ঘোষণা কৰে। উল্লেখযোগ্য যে যোৱা 12 মে'ত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ সৈতে মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ, ৰামেশ্বৰ তেলী আৰু চৰণ বড়োৱে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু NewsOn AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। দেশৰ সেনাবাহিনী বৃহৎ অভিযানৰ বাবে সাজু হৈ আছে আৰু পৰিস্থিতি বাধ্য কৰালে দ্বিতীয়বাৰৰ বাবে অপাৰেচন সিন্দুৰ আৰম্ভ কৰিব পৰাকৈ প্ৰস্তুত বুলি সেনাপ্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে প্ৰকাশ কৰিছে। মহাৰাষ্ট্ৰৰ পুণেত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ এটা অনুষ্ঠানত অংশ লৈ জেনেৰেল দ্বিবেদীয়ে কালি কয় যে অপাৰেচন সিন্দুৰে সুৰক্ষাৰ ক্ষেত্ৰত আহি পৰা যিকোনো ধৰণৰ প্ৰত্যাহান ৰোধ কৰিবলৈ ভাৰতৰ যে সামৰিক যোগ্যতা আছে সেই কথাকে প্ৰতিপন্ন কৰিলে। অপাৰেচন সিন্দুৰৰ জৰিয়তে দেশবাসীৰ সেনাবাহিনীৰ প্ৰতি থকা আস্থা আৰু বিশ্বাসক প্ৰতীয়মান কৰিলে বুলিও শ্ৰীদ্বিবেদীয়ে কয়। তেওঁ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীখনৰ পৰা স্নাতক হোৱা শিক্ষাৰ্থীসকলক দেশপ্ৰেম, নেতৃত্বৰ গুণ আৰু দেশৰ প্ৰতি সেৱাৰ মনোভাৱেৰে আগবাঢ়ি যাবলৈ আহান জনায়।
1: As far as Operation Sindoor is concerned, firstly, it is still continuing. There is temporary cessation of hostilities. So the Indian Army or all the three services are preparing well for Operation Sindoor 2.0 if it takes place. Presently, we are looking at enhancing our synergy within the three services. We are looking at equipping ourselves for the next warfare. As I have told you, the next warfare will not be limited to the land, maritime and air alone. The new entries, that is the space, cyber and cognitive warfare, will play a very important role.
0: ধপাতমুক্ত এখন সুন্দৰ সমাজ গঢ়াৰ লক্ষ্যৰে আজি বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বিশ্ব ধপাত বিৰোধী দিৱস উদযাপন কৰিবলৈ লোৱা হৈছে। এইবাৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে মাদক দ্ৰব্য আৰু ধপাতজাতীয় সামগ্ৰীৰ আসক্তি প্ৰতিহত কৰাৰ বাবে আসক্তিৰ আঁৰৰ সত্য উন্মোচন কৰা। উল্লেখযোগ্য যে প্ৰতিবছৰে ধপাতজাতীয় সামগ্ৰীত আসক্ত হোৱাৰ ফলত বিশ্বৰ 8 নিযুতৰো অধিক লোকৰ মৃত্যু হয়। ইয়াৰে 1.2 নিযুত লোকৰ পৰোক্ষভাৱে অৰ্থাৎ ধপাত সেৱন কৰা লোকৰ কাষত থকা বাবে বা ধোঁৱাৰ পৰা হোৱা ক্ষতিৰ ফলত মৃত্যু হয়। এই দিৱস উপলক্ষে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ধপাত বিৰোধী সমদল, সভা সমিতিৰ আয়োজন কৰি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি কোনো কোনো ঠাইত বাতৰ নাটৰো আয়োজন কৰা হৈছে। গুৱাহাটী মহানগৰ আৰক্ষীয়ে মহানগৰীখনত মাদক দ্ৰব্য সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ অভিযান চলাই কমেও 26 জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ নেতৃত্বত পল্টন বজাৰ ৰেল ষ্টেচনৰ পৰা কামাখ্যা ৰেল ষ্টেচনলৈ আৰক্ষীয়ে ৰেলাৰক্ষীৰ সহযোগত চলোৱা অভিযানত লোকসকলৰ পৰা 29 গ্ৰাম হেৰইন আৰু অন্যান্য সামগ্ৰী জব্দ কৰা হয়। জব্দ কৰা সামগ্ৰীসমূহ আৰক্ষীয়ে নিজৰ জিম্মাত লৈ আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অভিযানকালত ৰেলপথৰ কাষৰ অবৈধ ভাং খেতিও নষ্ট কৰা হয়। পাণবজাৰ থানাত আয়োজিত এখন সংবাদমেলত গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনে এই অভিযান সন্দৰ্ভত সদৰি কৰি কয় যে ৰেল কৰিডৰসমূহত সংঘটিত অপৰাধমূলক আৰু অবৈধ কাৰ্যকলাপ ৰোধ কৰাৰ বাবে অভিযান চলোৱা হয়। মাদক দ্ৰব্য বিৰোধী অভিযানৰ সমান্তৰালকৈ ৰেল বিভাগৰ মাটিত অবৈধ দখল উচ্ছেদ অভিযানো চলোৱা হৈছে বুলি তেওঁ কয়।
2: অলপ দিন আগৰ পৰাই আমি দেখিছো কি ছচিয়েল মিডিয়াত ৰেলৱে ট্ৰেইনৰ পৰা মানুহবিলাকে এনেকে ভিডিঅ' পোষ্ট কৰিছে যি জেগা ৰেলৱে ট্ৰেকত বহুতখিনি ড্ৰাগ পেডলাৰ ইয়াৰ ড্ৰাগ এডিক্ট বিলাক ঘূৰি আছে আৰু অপেনলি দিনতে এইটো ড্ৰাগ সেৱন কৰিছে। আপুনি এনেকে জানে কি আমাৰ গুৱাহাটী পুলিচে কণ্টিনিউৱাছলি ড্ৰাইভ এগেইনষ্ট ড্ৰাগছ চলাই থাকে আৰু প্ৰত্যেক বছৰে যোৱা 3 বছৰৰ পৰা আমাৰ কণ্টিনিউৱাছলি কেছ ৰেজিষ্ট্ৰেশ্যনে বঢ়িছে আৰু ড্ৰাগ প্লেডাৰৰ বিলাকৰ নম্বৰ যোন এৰেষ্ট হৈছে এইটোৱেই বঢ়িছে। মাজতে পুনে যি আমাৰ ইলেকশ্যন আৰু বেলেগ এক্টিভিটিৰ কাৰণে অলপ আমাৰ পুলিচ ৰিচোৰ্চেছ পুলিচ পাৰ্চনেল বেলেগ জেগা জড়িত হৈ গল, এইকাৰণে অলপ ড্ৰাগ পেডলাৰ বিলাকে পুনে এইটো যোন চাৰ্ফেচ হৈছে আৰু এইটো সব কুচক্ৰ যোন আছে পুনে চলাইছে। এই বস্তুক লৈ আজি আমি অনাৰেবল চি পি সৰৰ নেতৃত্বত 4টা জইণ্ট টীম পুলিচ আৰু জি আৰ পি টীম বনাই আৰু চিভিল ক্লথ দি এনেকে ৰেলৱে ট্ৰেকত গুৱাহাটীৰ পৰা কামাখ্যাৰ মাজত আমি এটা কোঅৰ্ডিনেটেড অপাৰেচন চলাইছো এগেইনষ্ট ড্ৰাগছ।
0: যোৰহাট জিলাত মাদক দ্ৰব্যৰ বিৰুদ্ধে সচেতনতা সৃষ্টিৰ বাবে স্বাস্থ্য বিভাগে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। জিলাখনত মাদক দ্ৰব্যৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ লগতে কেইবাজনো লোকৰ দেহত এইচ আই ভিৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিভাগে এই ব্যৱস্থা লৈছে বুলি বিভাগীয় সূত্ৰই প্ৰকাশ কৰে।
3: দুটা ধৰণে আমি তেনেকুৱা কাৰ্যক্ৰম লোৱা হৈছে। সকলো স্কুল কলেজতে এৱাৰনেছ কৰা হৈছে আমাৰ আয়ুক্ত মহোদয়ৰ নেতৃত্বত আৰু কো ডিষ্ট্ৰিক্ট কমিশনাৰসকল তেখেতসকলেও তিতাবৰ চিভিল এছ ডিঅ'ত গোটেই স্কুলবিলাকক প্ৰাৰ্থনাৰ সময়ত যাতে ল'ৰা ছোৱালীবিলাকে তেনেকুৱা ধৰণৰ ড্ৰাগমুক্ত হবলৈ ধপাতমুক্ত হবলৈ শপত গ্ৰহণ কৰে বা কেম্পেইন কৰা হৈছে। দ্বিতীয়তে পুলিচ প্ৰশাসনে আচলতে ড্ৰাগ পেডলাৰসকলক ধৰিবৰ কাৰণে এটা অভূতপূৰ্ব সাফল্য লাভ কৰিছে। এইকেইদিনতে বহুত পেডলাৰ তেনেকে ধৰা পৰিছে, ড্ৰাগছো ধৰা পৰিছে আপোনালোকে দেখিছে। আৰু সেইটো যিটো সক্ৰিয় ভূমিকা দুইটা ধৰণে হৈছে, মই ভাবো অনাগত দিনত আমি অলপ কণ্ট্ৰল কৰিবলৈ সক্ষম হ'ম।
0: যোৰহাট আৰক্ষীয়েও মাদক দ্ৰব্য সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। ৰাজ্যত ঘৰুৱা হিংসা 16% হ্ৰাস পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ শেহতীয়া তথ্যৰ উদ্ধৃতিৰে কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। তেওঁ কয় যে দৰিদ্ৰতা দূৰীকৰণ আৰু মহিলা সবলীকৰণৰ বাবে বৃহৎ পদক্ষেপ হিচাপে আৰম্ভ কৰা অৰুণোদয় আঁচনিয়ে এই ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিছে। ডঃ শৰ্মাই কয় যে কম আয়ৰ পৰিয়ালসমূহক প্ৰত্যক্ষভাৱে মাহিলী আৰ্থিক সাহায্য প্ৰদান কৰাৰ লক্ষ্যৰে 2019 চনত প্ৰৱৰ্তন কৰা এই আঁচনিখনে গ্ৰাম্য এলেকাৰ দৰিদ্ৰ পৰিয়ালসমূহক আৰ্থিকভাৱে সকাহ দিয়াই নহয় বৰং ৰাজ্যৰ অৰ্থনীতিটো বৃহৎ পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে ধ্বজাবাহী আঁচনিখনে এগৰাকী মহিলাক কেৱল আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাই নহয় বৰং নিজৰ ঘৰখনত নাৰীসকলৰ সন্মান মৰ্যাদা আৰু আত্মবিশ্বাস উভতাই আনিছে। এই আঁচনিৰ জৰিয়তে বৰ্তমানলৈকে 40 লাখ হিতাধিকাৰীক প্ৰতিমাহে 1,250 টকাকৈ পোনপটীয়াকৈ বেংক একাউণ্টত জমা দিয়া হয়। ৰাজ্য চৰকাৰে ইয়াৰ বাবদ বছৰি প্ৰায় 5,604 কোটি টকা ব্যয় কৰে। ৰাভা জনগোষ্ঠীৰ লোকসকলে আজি পবিত্ৰ বাইশ উৎসৱ পালন কৰিছে। জেঠ মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। বাইশ উৎসৱক ৰাভা জনগোষ্ঠীয় লোকসকলে জাতীয় উৎসৱ হিচাপে গ্ৰহণ কৰি আহিছে। কৃষিজীৱী লোকসকলে বাৰিষাৰ পূৰ্বে খেতি বাতি ভাল হোৱাৰ লগতে কীট পতংগই যাতে শস্যৰ অনিষ্ট কৰিব নোৱাৰে সেই কামনাৰে এই উৎসৱ পালন কৰে। গোৱালপাৰা জিলাৰ অন্যান্য ঠাইৰ লগতে পশ্চিম দাইৰং আয়া বাইখো থানত এই উৎসৱ পালন কৰা হৈছে। দুধনৈ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত দুধনৈ ৰাজহুৱা খেলপথাৰত কালিৰে পৰা 3দিনীয়াকৈ এই উৎসৱ পালন কৰা হৈছে। গুৱাহাটী মহানগৰক পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখাৰ বাবে পৌৰ নিগমে এলানি বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। স্বচ্ছ অভিযানক জন আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ বাবে পৌৰ নিগমে পুনৰ স্বচ্ছতা বিষয়ক প্ৰতিযোগিতাৰো আয়োজন কৰিছে। এই সন্দৰ্ভত পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই কালি এখন সংবাদমেল সম্বোধন কৰি কয় যে মহানগৰীৰ উন্নয়ন সমিতি, নাগৰিক সমিতি, মহিলা সমিতিকে ধৰি ক্লাবসমূহৰ মাজত স্বচ্ছতা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাৰ বাবে অনুষ্ঠান প্ৰতিষ্ঠানসমূহে পৰহিলৈৰ পৰা 15 জুন পৰ্যন্ত নাম পঞ্জীয়ন কৰিব পাৰিব। এই প্ৰতিযোগিতাত সৰ্বমুঠ 150 নম্বৰ থাকিব বুলি সদৰি কৰি শ্ৰীশৰণীয়াই কয় যে প্ৰতিযোগী অনুষ্ঠান প্ৰতিষ্ঠানসমূহে স্বচ্ছতাৰ ভিন ভিন দিশত নম্বৰ লাভ কৰিব। ইয়াৰ ভিতৰত শুকান আৰু ভিজা জাবৰ পৃথক কৰাৰ ক্ষেত্ৰত 10 নম্বৰ, প্লাষ্টিক জাবৰমুক্ত নলা নৰ্দমাৰ ক্ষেত্ৰত 10 নম্বৰ, মুকলি স্থানত জাবৰ নাথাকিলে 10 নম্বৰ, গছপুলি ৰোপণত 10 নম্বৰ, আৰু দেৱাল লিখনৰ ক্ষেত্ৰত 10 নম্বৰকৈ থাকিব। ইয়াৰ লগতে খৰ, দোকান, দেৱাল আদিত কপৌ ফুলৰ সৈতে সামঞ্জস্য ৰাখি পাতল বেগুনীয়া ৰং ব্যৱহাৰ কৰিলে 50 নম্বৰকৈ লাভ কৰিব। গুৱাহাটী মহানগৰক বেঙুনীয়া নগৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মেয়ৰগৰাকীয়ে জানিবলৈ দিয়ে। মুঠ 6টা সংমণ্ডলৰ অধীনত হ'বলগীয়া এই প্ৰতিযোগিতাত প্ৰতিটো সংমণ্ডলত 3টা পুৰস্কাৰ থাকিব। প্ৰথম পুৰস্কাৰ 3 লাখ টকা, দ্বিতীয় পুৰস্কাৰ 2 লাখ আৰু তৃতীয় পুৰস্কাৰ হিচাপে 1 লাখ টকা থাকিব। 50,000 টকাকৈ 3টা নিচুকনি পুৰস্কাৰৰ ব্যৱস্থা কৰা হ'ব। আটাইকেইটা সংমণ্ডলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ প্ৰতিযোগীক 5 লাখ টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ'ব। গুৱাহাটী মহানগৰৰ স্বচ্ছতাৰ মান উন্নত কৰাৰ বাবে 1,000 স্বচ্ছ সখী নিয়োগ কৰাৰ লগতে জুন মাহৰ পৰা ঘৰে ঘৰে জাবৰ সংগ্ৰহৰ বাবদ 30 টকাকৈ লোৱা বুলি শ্ৰীশৰণীয়াই সংবাদমেলত জানিবলৈ দিয়ে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদত হ'বলগীয়া ফাইনেলত গুজৰাট টাইটান্ছ যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটান্ছে দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে প্ৰথমখন কোৱালিফায়াৰত গুজৰাট টাইটান্ছক 92 ৰাণত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
4: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰধানমন্ত্ৰী সাক্ষাৎ, ৰাজ্যত দূৰণিবটীয়া যাত্ৰাৰ বাছ ভাড়া বৃদ্ধি, অসম বিধানসভাৰ বিত্তীয় কেলেংকাৰী, অসমৰ পৰা কেইবা হাজাৰ বাংলাদেশীক বিতাৰণৰ সম্ভাৱনা আদি খবৰে আজিৰ বাতৰি কাকতসমূহৰ শিৰোনাম দখল কৰিছে। দ্বিতীয়বাৰলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে শপত লোৱা ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নতুন দিল্লীত সাক্ষাৎ কৰে। এই সাক্ষাৎ তথা দুয়োৰে মাজত হোৱা আলোচনা সন্দৰ্ভত একোটা বাতৰি আজি অসমৰ প্ৰতিদিন কাকতে অৱগত কৰিলে ৰাজ্যৰ বিকাশৰ ৰূপৰেখা, প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী শৰ্মাৰ। আৰু দি আছাম ট্ৰিবিউন কাকতে চি এম মিটছ পি এম, 6 গাইডেন্স ফৰ এন ডি এ 3.0 গভৰ্ণমেণ্ট শীৰ্ষকেৰে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতেও বাতৰিটো CM Sharma briefs PM Modi on priorities of NDA 3.0 in Assam শীৰ্ষকেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰাৰ বাতৰিটো কেইবাখনো কাকতত স্থান পাইছে। অসম বিধানসভাৰ তদানীন্তন সচিব দুলাল পেগুৰ কাৰ্যকাল

0: কালত সংঘটিত হাজাৰ কোটি টকীয়া কেলেংকাৰীক লৈ সৃষ্টি হোৱা চাঞ্চল্য আৰু বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে ইয়াৰ তদন্তৰ বাবে সমিতি গঠনৰ ঘোষণা কৰাৰ বাতৰিটো আজিৰ কেইবাখনো কাকতত বিশেষ গুৰুত্ব লাভ কৰিছে। দৈনিক অসম কাকতত বাতৰিটোৰ শীৰ্ষক বিধানসভাৰ তদানীন্তন সচিব দুলাল বেগুৰ কাৰ্যকালৰ প্ৰতিটো ফাইলতে অনিয়মৰ তথ্য, পাঁচ বছৰত 1000 কোটিৰ কেলেংকাৰী। দৈনিক জনমভূমি কাকতত বাতৰিটোৰ শিৰোনাম বিশ্বজিৎ দৈমাৰীৰ আমোলৰ দুৰ্নীতিৰ বাবে হ'ব তদন্ত, মুঠ 47 জন বিষয়া কৰ্মচাৰী শ্ৰমিকক অব্যাহতি। ইন্ধনৰ দাম বৃদ্ধিৰ মাজতে আন্তঃজিলা বাছ বৃদ্ধিৰ এটা খবৰকো আজিৰ কাকতসমূহে প্ৰাধান্য প্ৰদান কৰিছে। বাতৰিটো ৰাজ্যত বাছ ভাড়া প্ৰতি আসনত 100 টকা পৰ্যন্ত বৃদ্ধি শিৰোনামেৰে দৈনিক অগ্ৰদূত কাকতে আৰু গুৱাহাটীৰ পৰা তিনিচুকীয়া জিলালৈ ভাড়া 1100 টকা পৰ্যন্ত, বাছ ভাড়া বাঢ়িল 15% শিৰোনামেৰে আমাৰ অসম কাকতে প্ৰকাশ কৰিছে। বিগত সময়ছোৱাত অসমত কৰায়ত্ত হোৱা 2000ৰো অধিক সন্দেহজনক বাংলাদেশীক বিতাৰণৰ বাবে চলা তৎপৰতা সন্দৰ্ভত এটা বাতৰি অসমীয়া খবৰ কাকতে, কঠোৰ কেন্দ্ৰ সত্যতা নিৰূপণৰ বাবে ঢাকালৈ তালিকা প্ৰেৰণ, শুভ সংবাদৰ আশাত অসম আৰক্ষী, অসমৰ পৰা বহিষ্কাৰ হ'ব 2680 বাংলাদেশী শিৰোনামেৰে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ আশাব্যঞ্জক তথ্য, অৰুণোদয় হ্ৰাস কৰিছে ঘৰুৱা হিংসা শিৰোনামেৰে এটা বাতৰি আগস্থান দিছে।
1: ধন্যবাদ দেৱী। বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 37 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। পাঁচ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, আজি দিনৰ 11 বজাত আকাশবাণীযোগে প্ৰধানমন্ত্ৰীৰ মন কী বাত, পৰিস্থিতি বাধ্য কৰালে দ্বিতীয়বাৰৰ বাবে অপাৰেচন সিন্দুৰ আৰম্ভ কৰিব পৰাকৈ সেনাবাহিনী প্ৰস্তুত বুলি সেনাপ্ৰধানৰ প্ৰকাশ, আজি বিশ্ব ধপাত বিৰোধী দিৱসৰ আয়োজন, গুৱাহাটী মহানগৰ আৰক্ষীৰ 26 জন মাদক দ্ৰব্য সৰবৰাহকাৰী গ্ৰেপ্তাৰ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি গুজৰাট টাইটান্ছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ।
2: এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।

0: সঁচাকৈ আপোনালোকৰ বিষয়টো খুবেই আপোনজনক। মই বিচাৰো মন কী বাতৰ শ্ৰোতাসকলেও জানক আপোনালোকৰ বিষয়ে, আপোনালোকে যি পৰাক্ৰম দেখুৱালে সেই বিষয়েও গম পাওক।
1: নমস্কাৰ মহাশয়, মোৰ নাম অনিমেশ কুজুৰ। মই 200 মিটাৰ আৰু 400 মিটাৰৰ ৰাষ্ট্ৰীয় অভিলেখ গঢ়োতা আৰু মই ছত্তীশগড়ৰ বাসিন্দা আৰু এতিয়া উৰিষ্যাৰ হৈ খেলোঁ। মই যোৱা বছৰ এছিয়ান মেডেল আৰু ৱৰ্ল্ড ইউনিভাৰ্চিটি গেমছ মেডেল লাভ কৰিছোঁ। মই 2021ৰ পৰা এথলেটিক্স আৰম্ভ কৰিছিলোঁ। তেতিয়া মই স্কুলীয়া শিক্ষা সমাপ্ত কৰিছিলোঁ। মই সৈনিক স্কুল অম্বিকাপুৰৰ ছাত্ৰ আছিলোঁ। প্ৰথমে মই ফুটবল খেলিছিলোঁ। কোভিডৰ সময়ছোৱাত মোৰ অভিভাৱকে মোক বাহিৰত কিছু দৌৰিবলৈ বা খেলিবলৈ অনুমতি দিছিল। যেতিয়া কোভিড কালৰ অন্ত পৰিল তেতিয়া মোৰ যিসকল ফুটবল খেলৰ লগৰী আছিল তেওঁলোকে ক'লে যে ষ্টেট মিট হ'বলগীয়া আছে আৰু তই তাত ভাগ ল, আৰু মই তাত ভাগ ললোঁ। কিন্তু মই এইটো গম পোৱা নাছিলোঁ যে সেয়া নেশ্যনেল লেভেলৰ বাবে বাছনি আছিল আৰু তাতেই মই নেশ্যনেল লেভেলৰ বাবে বাছনি হ'লোঁ আৰু আজি মই আন্তৰ্জাতিক ক্ষেত্ৰত ভাৰতক প্ৰতিনিধিত্ব কৰি আছোঁ।
0: আৰু গুৰিন্দৰ বীৰজী কেনেকুৱা, কওকচোন।
2: নমস্কাৰ মহাশয়, মোৰ নাম গুৰিন্দৰ বীৰ। মই ভাৰতীয় নৌসেনাত পাৰ্টি অফিচাৰ হিচাপে কৰ্মৰত। মই ভাৰতৰ সকলোতকৈ বেগী চমু দূৰত্বৰ দৌৰবিদ। অলপতে মই 100 মিটাৰত 10.09 ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছো আৰু 10.1 বেৰিয়াৰৰ তলেদি দৌৰা মই প্ৰথম ভাৰতীয়। মই চেষ্টা অব্যাহত ৰাখিছো যাতে ট্ৰেক আৰু মোৰ পোছাকযোৰে মই দেশৰ সেৱা কৰি যাব পাৰোঁ। মোৰ পিতৃ আৰু ককাদেউতা দুয়োগৰাকীয়ে খেলিছিল। উৎসৱৰ সময়ত যেনে দেৱালী অথবা নতুন বছৰত আমি ঘৰ দুৱাৰ পৰিষ্কাৰ কৰোঁ, এয়া আমাৰ ভাৰতীয় পৰম্পৰা। আৰু মই মোৰ দেউতাৰ ট্ৰফি আৰু পদকবোৰো পৰিষ্কাৰ কৰিছিলোঁ আৰু মোৰ খুব ভাল লাগিছিল। যেতিয়া মই পৰিষ্কাৰ কৰিছিলোঁ মই সুধিছিলোঁ সেইবোৰ ক'ত জিকিছিল, মেডেলবোৰ ক'ত পাইছিল, সেই ফটোবোৰ কেতিয়া তোলা, ইত্যাদি ইত্যাদি। তেতিয়া তেওঁ নিজৰ কাহিনীবোৰ বৰ্ণনা কৰিছিল যে মই তালৈ খেলিবলৈ গৈছিলোঁ, মই ৰাষ্ট্ৰীয় পদক লাভ কৰিছিলোঁ অথবা মোৰ টীমক মই এনেদৰে বিজয়ী কৰিছিলোঁ। তেতিয়া ময়ো তেওঁক কৈছিলোঁ যে ময়ো খেলিম। তেওঁ ৰাতিপুৱা দৌৰিবলৈ গৈছিল, তেতিয়া মোকো তেওঁৰ সৈতে লৈ যাবলৈ ক'লোঁ আৰু মোকো তেওঁ লগতে নিবলৈ ল'লে। তেওঁ যি খেল খেলিছিল সেয়া মোকো শিকাবলৈ ল'লে। এনেদৰে মোৰ ৰাপ বাঢ়িবলৈ লয়। মই উচেইন বল্টৰ অভিলেখ ভংগ দেখিলোঁ। ইয়াত এটা আমোদজনক কাহিনী আছে। মই টিভি চাই আছিলোঁ আৰু মোৰ মায়ে এতিয়া পঢ়াৰ সময় বুলি কৈ টিভিটো বন্ধ কৰি দিলে। তেতিয়া মই মাক ক'লোঁ যে আপুনি যেতিয়া মোক টিভি চাবলৈ নিদিলে, কিন্তু এনে এটা দিন আহিব যে আপুনি মোক দেখি ক'ব যে চোহা গুৰিন্দৰে দৌৰি আছে। ময়ো সুখী হওঁ যেতিয়া মায়ে মোক টিভিত দৌৰি থকা দেখা পায়।
0: ৱাহ ৱাহ, সঁচাকৈ প্ৰশংসনীয় আপোনাৰ কাহিনী।
2: হয় মহাশয়, আমি মধ্যবিত্ত পৰিয়ালৰ পৰা অহা। মোৰ দেউতাইও ফুটবল খেলিছিল। ঘৰৰ সমস্যাৰ বাবে তেওঁ খেলা বাদ দিলে। তেওঁৰ আধৰুৱা সপোন মোক লৈ পূৰণ কৰাৰ ইচ্ছা কৰিলে। মই শুনিছিলোঁ মিলখা সিঙৰ অধ্যাৱসায়ৰ বিষয়ে। মই তেওঁক কৈছিলোঁ মই আপোনাৰ সপোন পূৰণ কৰিম, কিন্তু তেওঁ কৈছিল যে সপোন পূৰ্ণ হ'বৰ বাবে প্ৰয়োজন কঠোৰ পৰিশ্ৰমৰ। মিলখা সিংজীয়ে তেজ বমি কৰিছিল, ৰ'দত দৌৰিছিল, গোটেই দিন প্ৰশিক্ষণ লৈছিল। এই কথাবোৰে মোক অনুপ্ৰাণিত কৰিছিল। দেউতাই মোক অনুপ্ৰেৰণা যোগাইছিল যে যদি মই দৌৰোঁ তেনেহ'লে যেন মই দেশৰ বাবে মেডেল আনো, জয়ী হওঁ। যেতিয়া মই 100 মিটাৰ ইভেণ্ট নিৰ্বাচন কৰিলোঁ তেতিয়া সকলোৱে মোক নকৰিবলৈ উপদেশ দিছিল যে 100 মিটাৰ ভাৰতৰ বাবে নহয়, ভাৰতীয় শৰীৰৰ গঠন 100 মিটাৰৰ বাবে নহয়। তেতিয়া মই মোৰ দেউতাই সদায় কৈছিল গুৰিন্দৰে এয়া নিৰ্বাচন কৰিছে আৰু এতিয়া পিছ হুহুকি নাযায়। যিটো আমি কৰিব নোৱাৰোঁ বুলি কওঁ সেয়াও আমি কৰি দেখুৱাওঁ আৰু সেয়া তই কৰি দেখুৱাব পাৰিবি। তোৰ ওপৰত বিশ্বাস আছে আৰু সেই বিশ্বাস যেতিয়া দেউতাই মোক লৈ কৰিলে তেতিয়া সেই বিশ্বাসকে সাহস হিচাপে লৈ মই আগবাঢ়ি গ'লোঁ আৰু আজি মই সকলো ভাৰতীয়কে চমু দূৰত্বৰ দৌৰবিদ হ'বলৈ অনুৰোধ কৰিছোঁ।
0: আপোনালোক দুয়োজনেই চমৎকাৰ কৰিলে। মাত্ৰ দুদিনৰ ভিতৰতেই দুয়োজনে ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰিছে। 100 মিটাৰ ৰেচত দৌৰা গুৰবিন্দৰে কোৱাৰ দৰে যিদৰে মানুহে তেওঁক কৈছিল যে ভাৰতীয়ৰ শাৰীৰিক গঠন ইয়াৰ বাবে নহয়, ইমান অসুবিধা স্বত্বেও আপোনালোক সফল হ'ল। মই লগতে মন কী বাতৰ শ্ৰোতাসকলেও দুয়োৰে পৰা এটা কথা জানিব খুজিম যে এনে কি মানসিক শক্তি, জেদ বা কি ভাবি আপোনালোকে এইটো সম্ভৱ কৰি তুলিলে, কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিল, কওকচোন।
2: হয় ছাৰ, মই গুৰিন্দৰ বীৰ। আৰম্ভণিৰ পৰা যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছিল। বহুবাৰ সন্দেহো পজিছিল সঠিকভাৱে আগুৱাইছোনে নাইবা, কিন্তু মোৰ নিৰ্বাচন সঠিক আছিল বুলিয়েই মই ধাৰণা কৰিছিলোঁ, কিয়নো প্ৰত্যেকবাৰৰে আপুনি বিজয়ী নহয়, কেতিয়াবা আপুনি এইবোৰৰ পৰা একোটাহঁত শিক্ষাও লাভ কৰে। মই যেতিয়া পৰাজিত হৈছিলোঁ, মোৰ প্ৰদৰ্শন অনুৰূপ হোৱা নাছিল বা মই আঘাতপ্ৰাপ্ত হৈছিলোঁ, তেতিয়া মোৰ পৰিয়ালৰ লোকে মোক সমৰ্থন কৰি মনোবল বৃদ্ধি কৰিছিল। এদিন বেয়া হ'ব পাৰে, এবছৰ বেয়া হ'ব পাৰে, কিন্তু এই এদিন বা এবছৰে জীৱনটো বেয়া কৰি তুলিব নোৱাৰে। সপোন দেখা বাদ দিব নালাগে। মোৰ প্ৰশিক্ষকেও কৈছিল যে তুমি যদি কৰিব নোৱাৰা কোনোৱে কৰিব নোৱাৰে। এনেকৈ পৰিয়াল, ওচৰ চুবুৰীয়া সকলোৰে যেতিয়া উৎসাহ যোগায়, আমাৰ মনোবল কেতিয়াও নাভাঙে, আমি দুগুণে প্ৰেৰণা লাভ কৰোঁ।
0: অনিমেশজী,
1: ছাৰ, 2021ত মই যেতিয়া এথলেটিক্স আৰম্ভ কৰিছিলোঁ, তেতিয়া সকলোৱে কৈছিল এয়া তোৰ বাবে নতুন ক্ষেত্ৰ, তই পাৰিবি জানো। মই উত্তৰ দিছিলোঁ, নতুন ক্ষেত্ৰ এখনত ভৰি থলুৱেই যেতিয়া, মই কৰি দেখুৱাম। মোৰ দেউতাই মোক কৈছিল যে পিছলৈ উভতি কেতিয়াও নাচাবি, কাৰণ সকলোৱে কিবা এটা কৰিব পাৰিম বুলিয়েই আগবাঢ়ে, কিন্তু কম সংখ্যকেহে কৰি দেখুৱাব পাৰে। তই এই ক্ষেত্ৰখনতে একাণপতীয়াকৈ আগবাঢ়িব লাগিব। তোক লাগতিয়াল সকলোখিনিৰে যোগান ধৰিম, পৰিয়ালৰ সমৰ্থন, আৰ্থিক সমৰ্থন, সকলোবোৰ তোক দি যাম। তই মাথো কষ্টকৰ আৰু ভাৰতবৰ্ষৰ লগতে সকলোকে দেখুৱাই দে যে ভাৰতীয়ও দৌৰিব পাৰে। সকলোৱে কয় যে 10 ছেকেণ্ড বা 10.1 ছেকেণ্ডৰ ভিতৰত ক্ষিপ্ৰতাৰে দৌৰিব পৰাৰ ক্ষমতা ভাৰতীয় জিনত নাই, কিন্তু আমি দুয়ো এই কথা প্ৰমাণ কৰি দেখুৱালোঁ যে ভাৰতীয়ই পাৰে। আমাৰ বাবে এয়া কঠিন নহয়, আমিও সকলো কৰিব পাৰোঁ। ছাৰ, এনেবোৰ কথাই মোক অনুপ্ৰাণিত কৰে। প্ৰশিক্ষণৰ কালচোৱাত নিজৰ সময় আমি নিজেই ভংগ কৰিছিলোঁ। ভাৰতীয়সকলক যেন আমি কৈছিলোঁ যে চোৱা, আমিও কৰিব পাৰোঁ। আমাৰ দুয়োৰে কমনৱেলথ গেমছৰ বাবে ছিলেকশ্যন হৈছে, আহিবলগীয়া অন্যান্য প্ৰতিযোগিতাসমূহতো আমি ভাগ ল'ম, আমি ভাল প্ৰদৰ্শন কৰিম।
0: চাওক, মোৰ মনত এটা কৌতূহল হৈছে, আন মানুহৰো নিশ্চয় হৈছে। শুনিছোঁ আপোনালোক দুয়ো ভাল বন্ধু। আপোনালোকে আগতেই ঠিক কৰি লৈছিল নেকি যে তুমি মোৰ ৰেকৰ্ড ভংগ কৰিলে ময়ো তোমাৰ ৰেকৰ্ড ভংগ কৰিম? প্ৰথমে অনিমেশে কওকচোন।
1: ছাৰজী, প্ৰথমে মোৰ ৰেকৰ্ড আছিল 10.18 ছেকেণ্ড, যিটো ছেমিফাইনেলত গুৰিন্দৰবীৰে ভংগ কৰিলে 10.17 কৰি। দ্বিতীয় ছেমিফাইনেলত মই সেইটো ভংগ কৰিলোঁ 10.15 ভংগ কৰিছোঁ। প্ৰতিযোগিতাত ঈৰ্ষা প্ৰতিদ্বন্দ্বিতাও থাকে, কিন্তু আমাৰ মাজত সেয়া নাছিল। আমি প্ৰতিযোগিতাৰ বাবে ছৌদি আৰৱলৈ গৈ একেটা ৰুমতে আছিলোঁ। আমি তেতিয়াও কথা পাতিছিলোঁ যে ভাৰতত হ্ৰস্ব দূৰত্বৰ দৌৰক আমি আগুৱাই নিব লাগিব। আমিয়ে সেই কাম কৰিলোঁ আৰু আমাৰ এই কামে নিশ্চয় বাকীসকলকো উৎসাহিত কৰিব।
0: গুৰিন্দৰবীৰ, আপুনি কি ক'ব?
2: আমি ভালকৈ দৌৰিম বুলি থিৰাং কৰিছিলোঁ। প্ৰয়োজনত ইজনে সিজনৰ কাষত থিয় দিছিলোঁ। ৰেকৰ্ড কৰাৰ সময়তো প্ৰথমে ময়ে কৰিলোঁ, পাছতে অনিমেশে কৰিলে। ৱাৰ্ম আপ কৰাৰ সময়ত অনিমেশক কওঁ যে সেইটো ব্লকলৈ যা, সেইটো ভাল, তাত ষ্ট্ৰাইড কৰ, বা আমি ইয়াত ৱাৰ্ম আপ কৰোঁ, ইয়াত ভাল হ'ব। এনেকৈ আমি দুই দুয়োকে সহায় কৰোঁ। এইদৰে সহায় কৰাৰ ফলত দুয়োৰে প্ৰদৰ্শনো উন্নত হয়। কিন্তু ছাৰ, আমি বন্ধু হ'লেও খেলপথাৰৰ বাহিৰতহে। খেলপথাৰৰ ভিতৰত এজন আনজনৰ প্ৰতিদ্বন্দ্বী হৈ পৰোঁ। দুয়ো মনতে ভাবোঁ, মই ইয়াতকৈ বেগেৰে দৌৰিম, মই ইয়াতকৈ বেগেৰে দৌৰিম।
0: চাওক, আপোনালোক দুয়োগৰাকীয়ে এই প্ৰতিযোগিতা দেশৰ বাবে কৰাৰ লগতে পাছৰ প্ৰজন্মক এইটো দেখুৱাইছে যে ধনাত্মক উদ্যমেৰে কিছু কাম কৰিব পাৰি। আপোনালোকে খেলুৱৈ সুলভ মানসিকতাৰে প্ৰতিযোগিতা কৰিছে, ইজনে সিজনক প্ৰত্যাহ্বান জনাইছে, এজনে আনজনতকৈ আগবঢ়াৰ প্ৰয়াস কৰিছে, আকৌ কেনেকৈ আগুৱাব পাৰি সেই বিষয়েও ইজনে সিজনক সহায় কৰিছে। সঁচাকৈ আপোনালোকে এটা আচৰিত কাম কৰি দেখুৱাইছে। মই দুয়োকে অশেষ অভিনন্দন জনোৱাৰ লগতে শুভকামনা যাচিছোঁ। ভৱিষ্যতে দেশৰ নাম আপোনালোকে উজ্বলাই তুলিব বুলি মই দৃঢ় বিশ্বাসী। আপোনালোকে এনেকৈ পৰিশ্ৰম কৰি যাওক, সফলতা নিশ্চয় লাভ কৰিব। পুনৰবাৰ দুয়োকে অভিনন্দন জনালো।
1: আপোনাকো অশেষ ধন্যবাদ ছাৰ।
0: ধন্যবাদ, ধন্যবাদ। মোৰ প্ৰিয় দেশবাসী, এই সময়ত দেশৰ প্ৰায়বোৰ অঞ্চলতে গ্ৰীষ্ম প্ৰবাহ চলি আছে। চোকা ৰ'দ, গৰম বতাহ, এই সময়ত নিজৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় কথা। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে গৰম বৃদ্ধি পোৱাৰ লগে লগে আমাৰ খাদ্যাভ্যাসৰো পৰিৱৰ্তন ঘটে। আমি ভিন ভিন খাদ্য গ্ৰহণ কৰোঁ। কেতিয়াবা মাটিৰ কলহৰ পানী খাওঁ, খাবলৈ বুলি দৈ থওঁ, কেঁচা আম উতলাওঁ, মুঠৰ ওপৰত ঘৰুৱা শীতল পানীয়ৰ আগমন ঘটে। ঘৰুৱা শীতল পানীয়ৰ সৈতে আমাৰ আটাইৰে চিনাকি আছে। আপুনি যদি উত্তৰ ভাৰতলৈ যায়, কেঁচা আমৰ সোৱাদেৰে ভৰা আমপান্না খাবলৈ পাব। আমপান্না পান কৰি গৰমৰ পৰাও সকাহ পাব। পঞ্জাব হাৰিয়ানালৈ গ'লে ডাঙৰ ডাঙৰ গিলাচত পাব লাচ্চি। গুজৰাট আৰু ৰাজস্থানত প্ৰায় প্ৰতি সাজতে পাব ছাছ। বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশৰ পূৰ্বাঞ্চলত পাব ছাতুগুৰিৰ চৰবত।

অক্টোবৰে দেহকো শক্তি যোগায়। কোংকণ আৰু গোৱাত কোকম চৰবত, চোল কাঢ়ি, দক্ষিণ ভাৰতত পাৰকম, নিৰমুৰ, সম্বাৰম আৰু উৰিষ্যাত বেলৰ চৰবত, এইসমূহ কেৱল শীতল পানীয়ই নহয়, ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰম্পৰাৰো এক একোটা অংশস্বৰূপ। আৰু ইয়াত এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ অনুভৱৰ ৰেঙনি দেখা যায়। আৰু এটা কথা মন কৰিব যে এইসমূহৰ সৰহভাগেই আমাৰ কৃষি আৰু ৰান্ধনিশালৰ পৰা আহিছে। ইয়াত কোনো বৃহৎ ব্ৰেণ্ডিং নাই, ইয়াত নিহিত আছে বহু প্ৰজন্মৰ অভিজ্ঞতা। আপোনাসবে গৰমৰ দিনকেইটাত আমাৰ দেশীয় পানীয়ৰ তৃপ্তি নিশ্চয়কৈ ল'ব। বন্ধুসকল, গৰমৰ দিন অহাৰ লগে লগে আমি সকলোৱে আমৰ কথা পাতোঁ। গৰম দিনবোৰত ভাৰতৰ হয়তো এনে কোনো পৰিয়াল নাই য'ত আমৰ বিষয়ে আলোচনা নহয়। প্ৰতিটো অঞ্চলৰ আমৰ নিজস্ব সোৱাদ আৰু সুগন্ধ আছে। মহাৰাষ্ট্ৰ আৰু কোংকণৰ হাপচু, আলফনচু, গুজৰাটৰ কেশৰ, উত্তৰ প্ৰদেশৰ দশেৰী আৰু কাশীৰ লেংৰা আম। লেংৰা আমৰ এটি বিশেষত্ব হৈছে যে ই পকাৰ পাছতো তাৰ ৰং সেউজীয়া হৈ থাকে। চোচা, মালদাম আদি সকলো নামৰ সৈতে আমাৰ মানুহৰ মিঠা স্মৃতি জড়িত হৈ আছে। দক্ষিণলৈ গ'লে আমি পাওঁ বেংগনপল্লী, তোতাপুৰী, নীলম আৰু মালগোৱা, বেংগলত হিমসাগৰ আৰু উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশত সুবৰ্ণৰেখা। ঠাই সলনি হোৱাৰ লগে লগে আমৰ আকাৰ, আকৃতি আৰু স্বাদৰ পৰিৱৰ্তন হয়। আৰু বৰ্তমানে আমৰ এই যাত্ৰাই বিশ্ব বজাৰো স্পৰ্শ কৰিছে। মই আজিৰ এই অনুষ্ঠানৰ যোগেদি আম উৎপাদনৰ সৈতে জড়িত আমাৰ কৃষক ভাই ভনীসকলক প্ৰশংসা কৰিছো। আপোনালোক আমাৰ কৃষি অৰ্থনীতিৰ বিশেষ অংশীদাৰ। বন্ধুসকল, গৰমৰ দিনবোৰত বিদ্যালয়সমূহত গ্ৰীষ্মৰ বন্ধ হয় যদিও মই এনে এটি অধ্যয়নৰ বিষয়ে ক'ব খুজিছো যাৰ কথা শুনিলে সকলোৰে শ্ৰেণীত ভৰ্তি হবলৈ মন যাব। এনে এখন বিদ্যালয় বা শ্ৰেণীকোঠাৰ কথা ভাবক য'ত চেমনীয়া, কিশোৰ, যুৱক আৰু বয়স্ক সকলো লোক যাব পাৰে, য'ত কোনো মাচুলৰ প্ৰয়োজন নাই, কোনো বিদ্যালয় ভৱনো নাই আৰু আমোদজনকভাৱে ইয়াত শ্ৰেণী নৈৰ সৈতে সংলগ্ন হয়। বন্ধুসকল, এয়া কোনো সাধু কথা নহয়, এটি বাস্তৱ প্ৰচেষ্টা। কেৰালম ৰাজ্যৰ আলোৱাত ছাজি ৱালাচেৰিল মহোদয়ে এটি সাঁতোৰ সংঘৰ অৰ্থাৎ চুইমিং ক্লাবৰ আয়োজন কৰি আহিছে। এতিয়ালৈকে 15,000তকৈ অধিক লোকে এই সংঘত সাঁতোৰৰ প্ৰশিক্ষণ লৈছে। ছাজি মহোদয়ে দিব্যাংগ শিশুসকলকো সাঁতোৰৰ প্ৰশিক্ষণ দিয়ে। এই প্ৰচেষ্টাৰ আঁৰত আছে এটি দুখভৰা কাহিনী। কিছু বছৰ পূৰ্বে এটি নৌকা দুৰ্ঘটনাত বহুকেইজন ছাত্ৰৰ মৃত্যু হৈছিল। এই ঘটনাই ছাজি মহোদয়ৰ অন্তৰ কঁপাই গৈছিল। এই ছাত্ৰসকলে সাঁতুৰিবলৈ জনা হলে হয়তো বহুতৰে প্ৰাণ ৰক্ষা পৰিলহেঁতেন। আৰু এই কথা মনত ৰাখি তেওঁ সাঁতোৰ সংঘৰ অভিযান আৰম্ভ কৰে। বন্ধুসকল, ছাজি ৱালাচেৰিল মহোদয়ৰ পৰা আমি এটি উৎকৃষ্ট শিক্ষা লাভ কৰোঁ। মানুহ আৰু সমাজৰ প্ৰতি সেৱা আগবঢ়াবলৈ বহু বেছি অৰ্থ বা উপাদানৰ প্ৰয়োজন নহয়, প্ৰয়োজন এটি মহৎ উদ্দেশ্য আৰু নিৰন্তৰ প্ৰচেষ্টাৰ। এই দুটিৰ আধাৰতেই আমি হেজাৰ হেজাৰ লোকৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰোঁ। মোৰ প্ৰিয় দেশবাসী, কিছুদিন পূৰ্বে মোৰ ইউৰোপৰ নেডাৰলেণ্ড দেশখনলৈ যোৱাৰ অভিজ্ঞতা হৈছিল। তাত মই বহুকেইখন সভাত যোগ দিছিলোঁ। তাত থকা সময়ত এনে এটি বিশেষ ঘটনা হৈছিল যি সকলো ভাৰতীয়কে গৌৰৱান্বিত কৰিব। নেডাৰলেণ্ডত আয়োজিত এক বিশেষ সমাৰোহত আমাৰ দেশত শাসন কৰা চোলা বংশৰ সময়ৰ প্ৰাচীন তাম্ৰলিপি ভাৰতক উভতাই দিয়া হয়। সেই সমাৰোহত নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী উপস্থিত আছিল। এই তাম্ৰলিপি সন্দৰ্ভত মই দেশ বিদেশৰ পৰা বহু বাৰ্তা লাভ কৰিছোঁ। এই বাৰ্তাসমূহত গৰ্ব আৰু আনন্দ প্ৰকাশিত হৈছে। পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা তামিল সম্প্ৰদায়ৰ লোকৰ মাজত এই বিষয়ত বিশেষ উৎসাহ পৰিলক্ষিত হৈছে। বন্ধুসকল, এই তাম্ৰলিপিক লৈ মানুহৰ মাজত বহু অনুসন্ধিৎসা আছে, সেইবাবে আজি মই এই বিষয়ে কিছু কথা অৱগত কৰিব খুজিছোঁ। এই সংগ্ৰহত 21খন ডাঙৰ আৰু 3খন সৰু আকাৰৰ তাম্ৰলিপি আছে। এই লিপিত ৰজা ৰাজেন্দ্ৰ চোলা প্ৰথমে তেওঁৰ পিতৃ ৰজা ৰাজৰাজা চোলাৰ এটি প্ৰতিজ্ঞা পূৰণৰ কথা বৰ্ণিত আছে। ইয়াত আনৈমংগলম গাঁৱত এটি বৌদ্ধবিহাৰ দান কৰাৰ কথা উল্লেখ আছে। এই তাম্ৰলিপিসমূহত চোলা বংশৰ ৰাজ অভিজ্ঞতাৰ কথাও কোৱা হৈছে। চোলা সাম্ৰাজ্যৰ সামুদ্ৰিক শক্তিৰ বৰ্ণনাও ইয়াত পোৱা যায়। লগতে দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ সৈতে চোলা সাম্ৰাজ্যৰ সম্পৰ্কৰ কথাও ইয়াত উল্লেখ আছে। চোলা সাম্ৰাজ্যৰ সমৃদ্ধি আৰু সাংস্কৃতিক ইতিহাস আমাৰ বাবে গৌৰৱৰ বিষয়। বন্ধুসকল, আমাৰ চৰকাৰে ভাৰতৰ এনে অমূল্য সম্পদসমূহৰ সংৰক্ষণৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছে। এই সন্দৰ্ভত জ্ঞান ভাৰতম অভিযানৰ অধীনত ছত্তীশগড়ৰ মালহাৰত এটি গুৰুত্বপূৰ্ণ উপাদানৰ সন্ধান পোৱা গৈছে।
ইয়াত তিনিখন তাম্রলিপি পোৱা গৈছে। অনুমান কৰা হৈছে এয়া পাণ্ডুবংশী ৰাজবংশৰ মহৰ্ষি বালাৰ্জুনৰ শাসনকালৰ সময়ৰ তাম্রলিপি। প্ৰাচীন ব্ৰাহ্মী আৰু পালি ভাষাত লিখিত এই লিপিসমূহ খ্ৰীষ্টাব্দ ৬-৭ শতিকাৰ হ'ব পাৰে বুলি বিশেষজ্ঞসকলে ঠাৱৰ কৰিছে। এইসমূহত সেই সময়ৰ শাসন ব্যৱস্থা, ধৰ্ম আৰু সংস্কৃতিৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য পোৱা গৈছে। বন্ধুসকল, জ্যোতিৰ্বিজ্ঞান অৰ্থাৎ এষ্ট্ৰনমী বিষয়টো ভাৰতীয়সকলৰ বাবে অতি আকৰ্ষণৰ কেন্দ্ৰ হৈ আহিছে। আমাৰ দেশত আজিও বহু শতিকা পুৰণি অবজাৰভেটৰীৰ অৱশিষ্ট দেখিবলৈ পোৱা যায়। এইসমূহত বহু গুৰুত্বপূৰ্ণ গাণিতিক আৱিষ্কাৰ হৈছিল। সামুদ্ৰিক পৰিবহণ, পঞ্চাংগ অথবা আমাৰ বিভিন্ন উৎসৱ পাৰ্বণ আকাশৰ গ্ৰহ নক্ষত্ৰৰ সঞ্চালনৰ সৈতে জড়িত। আমাৰ দেশৰ জ্যোতিৰ্বিজ্ঞানে প্ৰতিটো প্ৰজন্মৰ মাজতেই কৌতূহলৰ সৃষ্টি কৰিছিল। আজিৰ যুৱ সমাজৰ মাজতো এই বিশেষ উৎসাহ পৰিলক্ষিত হয়। বৰ্তমানে আমাৰ দেশত এষ্ট্ৰনমী ক্লাবসমূহ দ্ৰুতভাৱে জনপ্ৰিয় হৈ আহিছে। সৰু বৰ সকলো চহৰ, আনকি স্কুল আৰু উদ্যানসমূহতো এই ধৰণৰ গতিবিধি দেখা যায়। মই বাংগালুৰু এষ্ট্ৰনমিকেল ছচাইটি সম্পৰ্কে জানিব পাৰিছো। এওঁলোকে পৰ্যবেক্ষণ অধিৱেশনৰ আয়োজন কৰে। এই সংস্থাই গ্ৰামাঞ্চলত জ্যোতিৰ্বিজ্ঞানক জনপ্ৰিয় কৰাৰ বাবে প্ৰচেষ্টা চলাইছে। মহাকাশ মণ্ডল নামেৰে এটি গোটে 30 ঘণ্টা জোৰা এক উদ্ভাৱনীমূলক পাঠ্যক্ৰমো আৰম্ভ কৰিছে। বন্ধুসকল, নিশাৰ আকাশৰ তৰা নক্ষত্ৰৰ পৰ্যবেক্ষণ এটি অপূৰ্ব অভিজ্ঞতা। এষ্ট্ৰ কেৰালা নামৰ এটি সংস্থাই নাইট অবজাৰভেশ্যন কেম্প আৰু বিভিন্ন কৰ্মশালাৰ আয়োজন কৰে। ইয়াত তৰুণ তৰুণীসকলে টেলিস্কোপ নিৰ্মাণ আৰু নক্ষত্ৰৰ মানচিত্ৰ ব্যৱহাৰৰ শিক্ষা লাভ কৰে। ৰাজকোটৰ বিগ বেং এষ্ট্ৰনমী ক্লাবে গিৰৰ অৰণ্যৰ পৰা কচ্ছ ৰাণলৈ বহু জ্যোতিৰ্বিজ্ঞান বিষয়ক অনুষ্ঠান আয়োজন কৰে। জ্যোতিৰ্বিদ্যা পৰিসংস্থাও জ্যোতিৰ্বিজ্ঞানৰ সৈতে জড়িত এটি পুৰণি সংস্থা। ইয়াত পৰ্যবেক্ষণৰ সা সুবিধাৰ লগতে কিতাপ, গ্ৰন্থাগাৰ আৰু টেলিস্কোপ লাইব্ৰেৰীৰ সুবিধা আছে। মই আইজাক অৰ্থাৎ ISAAC নামৰ সংস্থাটোৰ কথাও উল্লেখ কৰিব বিচাৰোঁ, কাৰণ ই দেশৰ ছাত্ৰ ছাত্ৰীয়ে নেতৃত্ব দিয়া জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতি পদাৰ্থ বিজ্ঞান সংস্থাসমূহৰ মাজত আন্তঃসম্পৰ্ক স্থাপন কৰে। বন্ধুসকল, নিজৰ হবিৰ কাৰণে সময় উলিয়াই নতুন কথা শিকি থকাটো অতি জৰুৰী কথা। মই যুৱ সম্প্ৰদায়ক কোনো এষ্ট্ৰনমী ক্লাবৰ সৈতে জড়িত হবলৈ অনুৰোধ কৰিছোঁ। বন্ধৰ দিনত কোনো তাৰকাগৃহ দৰ্শন কৰিবলৈও মই তেওঁলোকক অনুৰোধ কৰিছোঁ। বন্ধুসকল, মন কী বাতৰ অনুষ্ঠানটো টেলিভিছনত চাই থকাসকলক এটি ভিডিঅ' চাবলৈ অনুৰোধ কৰিছোঁ। এই ভিডিঅ'টো হৈছে এটি সুঁতিত সোমাই পৰা গংগাৰ শিশুক বচাবলৈ কেইজনমান লোকে অশেষ ধৈৰ্যৰে কৰা প্ৰয়াসৰ বিষয়ে। প্ৰায় 13 ঘণ্টাৰ প্ৰচেষ্টাৰ অন্তত শিশুটো বাচিল। বন্ধুসকল, উত্তৰ প্ৰদেশৰ এই উদ্ধাৰ কাৰ্য সফল হোৱাত অৰিহণা যোগাইছিল ভাৰতৰ প্ৰথম গংগা শিশু উদ্ধাৰকাৰী এম্বুলেঞ্চে। নমামি গংগে অভিযানৰ সময়ত এই এম্বুলেঞ্চ নিৰ্মাণ কৰা হৈছিল। শিশুটো সাৱধানে বাহিৰলৈ উলিয়াই আনি তাৰ চিকিৎসা কৰি পাছত ৰাপ্তি নৈত এৰি দিয়া হল। এটি নতুন জীৱন পাই শিশুটো নিজৰ ঘৰলৈ উভতি গল। বন্ধুসকল, এই এম্বুলেঞ্চখন বিশেষভাৱে তৈয়াৰী, মোটামুটিকৈ ভ্ৰাম্যমান চিকিৎসালয় বুলিয়েই ক'ব পাৰি। ইয়াত শিশুক সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা আছে, অক্সিজেন দিয়াৰ ব্যৱস্থা আছে, বিশেষ ধৰণৰ ষ্ট্ৰেচাৰ আছে, বচোৱাৰ সা সঁজুলি আছে। আহত হোৱা বা ক'ৰবাত সোমাই ওলাব নোৱাৰা হোৱা শিশুৰ বাবে এই এম্বুলেঞ্চখন বৰ কামত আহে। বন্ধুসকল, আমি যেতিয়া এটি শিশুৰ প্ৰাণ ৰক্ষা কৰোঁ, তেতিয়া কেৱল শিশুটোকেই যে বচাওঁ তেনে নহয়, তাৰ লগতে নদীখনৰ জৈৱ বৈচিত্ৰকো বচাওঁ, লগতে ভৱিষ্যত প্ৰজন্মৰ বাবে আমি অমূল্য সম্পদো সংৰক্ষণ কৰি ৰাখোঁ। মোৰ প্ৰিয় দেশবাসী, আপোনালোকৰ বহুতৰে নিশ্চয় কোনো নদী, পুখুৰী বা কুঁৱাৰ সৈতে জড়িত স্মৃতি আছে। কাৰোবাৰ হয়তো পুখুৰীৰ পাৰত লগৰীয়াৰ সৈতে উমলাৰ কথা আৰু কাৰোবাৰ হয়তো পুখুৰীৰ পাৰৰ মাটিৰ গোন্ধ আজিও মনত সজীৱ হৈ আছে। ল'ৰালিৰ এনে স্মৃতি গোটেই জীৱন মনত থাকে। বন্ধুসকল, এনে স্মৃতিক জীৱন্ত কৰি তোলা উত্তৰ প্ৰদেশৰ বস্তি জিলাৰ এটি কাহিনী পোহৰলৈ আহিছে। বস্তিৰ আকাশ গুপ্তা নামৰ মানুহজন নিজৰ গাঁৱৰ মনোৰম নদীখন দেখা পাই দুঃখিত হৈ পৰিল। শৈশৱৰ পৰিষ্কাৰ আৰু জীৱন্ত নদীখন প্লাষ্টিক আৰু অন্যান্য জাবৰেৰে ভৰি পৰিল। তেওঁ ঠিক কৰিলে যে একো উজৰ আপত্তি নকৰে, এটি নতুন আৰম্ভণি কৰিব। আপত্তি নহয়, আৰম্ভণি। এই মন্ত্ৰ সাৰোগত কৰি তেওঁ কেইজনমান বন্ধুক লগত লৈ কাম আৰম্ভ কৰিলে। লগত আছিল মাত্ৰ জাল, চাবল, টুকুৰি আৰু সলনি কৰাৰ সংকল্প। তেওঁলোকে নদীত নামি মেটেকা, প্লাষ্টিক আৰু জাবৰ গুচাবলৈ আৰম্ভ কৰিলে। এদিনত প্ৰায় 50-60 কিলোকৈ জাবৰ গুচোৱা হল। লাহে লাহে মনোৰম নদীৰ সেই অংশটো পৰিষ্কাৰ হৈ পৰিল। ওচৰ পাজৰৰ লোকসকলৰ

0: কথাটো চকুত পৰিল। তেওঁলোকো পৰিচ্ছন্নতাৰ ক্ষেত্ৰত সজাগ হৈ পৰিল। বন্ধুসকল, গোৱাৰ এনে এটি প্ৰেৰণাদায়ক কাহিনীও পোহৰলৈ আহিছে। গোৱাৰ অৱসৰপ্ৰাপ্ত শিক্ষক বালকৃষ্ণ আইয়া আজিও সমাজৰ বাবে কাম কৰিবলৈ আগ্ৰহী। তেওঁলোকৰ মাদ্দিতোলাপ অঞ্চলটো খোৱাপানীৰ সমস্যাৰে জৰ্জৰিত। বালকৃষ্ণ ডাঙৰীয়াই এই অঞ্চলত খোৱাপানীৰ পাইপ বহোৱাৰ কাম আৰম্ভ কৰিলে। ইয়াৰ ফলত কেইবাঘৰো মানুহৰ খোৱাপানী সংগ্ৰহৰ বাবে কৰিবলগীয়া কষ্ট দূৰ হ'ল। বন্ধুসকল, যোৱা মাহত মোৰ এটি সুন্দৰ অভিজ্ঞতা হ'ল। তামিলনাডুৰ নাগৰকৈলত শিক্ষয়িত্ৰী গিৰিজা আম্মাৰ সৈতে সাক্ষাৎ হ'ল। 3 দশক আগতেই তেখেতক লগ পাইছিলোঁ। বন্ধুসকল, গিৰিজা আম্মাই 15খন বিদ্যালয় চলাই আছে। ইয়াৰ ভিতৰত চেন্নাইৰ জয়গোপাল গাৰোদিয়া হিন্দী বিদ্যালয় প্ৰসিদ্ধ। তেওঁৰ দেশভক্তিৰ ভাৱনাই সকলো ভাৰতবাসীকে প্ৰেৰণা যোগাব। তেখেতে মন কী বাত অনুষ্ঠান শুনি সেনাৰ বাবে অৰিহণা আগবঢ়োৱাৰ সংকল্প ললে। তেখেতে ছাত্ৰসকলক আমাৰ বীৰ জোৱানসকলৰ বাবে দিনে 1 টকাকৈ জমা কৰি যাবলৈ উৎসাহিত কৰিলে। প্ৰতিজন ছাত্ৰই বছৰি 365 টকাকৈ গোটাই দান কৰিলে। এই সৰু সৰু বৰঙণিবোৰ গোট খাই মুঠ 40 লাখ টকা হলগৈ। গিৰিজা আম্মাই এই সংগ্ৰহটো মোক চেকেৰে প্ৰদান কৰিলে। মা ভাৰতীৰ প্ৰতি তেখেতৰ সমৰ্পণৰ ভাৱ কিমান গভীৰ, সেয়া মই তেখেতৰ সৈতে হোৱা কথা বতৰাত উমান পালোঁ। যোৱা বছৰ চেন্নাইৰ প্ৰথম হিন্দু বিদ্যালয়খনে 50 বছৰ পূৰ কৰিলে। দেশৰ শিক্ষা আৰু সাংস্কৃতিক গৌৰৱক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত এই স্কুল নেটৱৰ্কৰ ভূমিকা প্ৰশংসনীয়। মই ইয়াৰ সৈতে জড়িত সকলো ব্যক্তিৰ শলাগ লৈছোঁ, বিশেষকৈ সেইসকল ছাত্ৰৰ শলাগ লৈছোঁ যি নিজৰ বীৰ সৈনিকসকলৰ বাবে বৰঙণি আগবঢ়ালে। বন্ধুসকল, ভাৰতৰ প্ৰতিখন গাঁও আৰু চহৰত এনে কিবা নহয় কিবা ঘটি আছে যি আমাক প্ৰেৰণা যোগায়। কেতিয়াবা এনে ঘটনাৰ চৰ্চা বেছিকৈ নহয়, কিন্তু যেতিয়া এইবোৰৰ বিষয়ে আমি জানিব পাৰোঁ, তেতিয়া এই বিশ্বাস আৰু দৃঢ় হৈ উঠে যে দেশখন ইয়াৰ লোকসকলৰ শক্তিৰে আগুৱাই গৈ আছে। মই আপোনালোকক আহ্বান জনাইছোঁ, আপোনালোকৰ চাৰিওকাষৰ এনে কাৰ্যবোৰ লক্ষ্য কৰক, সমাজৰ উপকাৰ কৰাসকলৰ বিষয়ে জানক, তেওঁলোকক প্ৰশংসা কৰক, তেওঁলোকৰ পৰা শিকক, পাৰিলে আপোনালোকো এনে ভাল কামৰ সৈতে জড়িত হওক। অহা মাহত মন কী বাত অনুষ্ঠানত আৰু এনেকুৱা প্ৰেৰণাদায়ক কাহিনীলৈ উপস্থিত হ'মহি। বহুত বহুত ধন্যবাদ, নমস্কাৰ।
1: श्रोताओं, आकाशवाणी के दिल्ली केंद्र से प्रसारित किए गए थे माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी के मन की बात कार्यक्रम, और उसके बाद इसका असमिया अनुवाद भी आपने सुना आकाशवाणी के गुवाहाटी केंद्र से प्रसारित। फ्रीक्वेंसी मॉड्यूलेशन 100.2 MHz पर आकाशवाणी का ये हाफलॉन्ग केंद्र है, और एक बार फिर से हमारे सभी सुनने वाले श्रोताओं का हम हार्दिक स्वागत करते हैं। अब आइए श्रोताओं, हम पुनः आपको ले चलते हैं विविध भारती के कार्यक्रम सुनने के लिए आकाशवाणी के मुंबई केंद्र।
2: भवतु अथवा अस्माकं पर्वाणि उत्सवाः वा भवन्तु, एतेषां सर्वेषां

0: श्रोताओं, भी आप सुन पाएंगे आकाशवाणी के गुवाहाटी केंद्र से सोंदिया रांचोलीक बातोरी।
1: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি খাই ঘাই বাতৰিৰ ভিতৰত আছে, প্ৰচণ্ড গৰমৰ বতৰত সাৱধানতা অৱলম্বন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ জৰিয়তে দেশবাসীক আহ্বান, অসমক সামৰিক উদ্যোগৰ প্ৰাণকেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ প্ৰতিৰক্ষা মন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰীক সাক্ষাৎ, অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো থপাত বিৰোধী দিৱস উদযাপন, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত গুজৰাট টাইটান্স আজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচণ্ড গৰমৰ বতৰত অত্যন্ত সাৱধানতা অৱলম্বন কৰিবলৈ দেশবাসীক আহ্বান জনাইছে। তেওঁ এই ক্ষেত্ৰত বিভিন্ন চৰকাৰী বিভাগে জাৰি কৰা নিৰ্দেশনাসমূহ মানি চলিবলৈও সকলোকে পৰামৰ্শ দিয়ে। আকাশবাণীযোগে প্ৰচাৰিত মাহেকীয়া মন কী বাত অনুষ্ঠানত আজি দেশবাসীৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই আহ্বান জনায়। তেওঁ কয় যে এনে বতৰত সকলোৱে পৰ্যাপ্ত পানী খোৱাৰ লগতে বাহিৰলৈ ওলোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা উচিত।
2: तेज धूप, गर्म हवाएं, ऐसे मौसम में अपना ध्यान रखना बहुत जरूरी है। पानी पीते रहिए, धूप में अगर निकलना ही पड़े तो थोड़ा संभल कर निकले। इस दिशा में सरकार की भिन्न भिन्न डिपार्टमेंट्स ने जो गाइडलाइंस जारी की है वो भी भूलिएगा नहीं।
1: অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ শেহতীয়া নেডাৰলেণ্ডছ ভ্ৰমণৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে এই ভ্ৰমণকালত এটা বিশেষ অনুষ্ঠানত নেডাৰলেণ্ডছ চৰকাৰে চোল বংশৰ ৰজাসকলৰ সময়ৰ প্ৰাচীন তাম্ৰলিপিসমূহ ভাৰতলৈ হস্তান্তৰ কৰে। তেওঁ লগতে কয় যে এই তাম্ৰলিপিসমূহত চোল সাম্ৰাজ্যৰ সাফল্যৰ বৰ্ণনা আছে। শ্ৰীমোদীয়ে কয় যে এই তাম্ৰলিপিসমূহৰ জৰিয়তে দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ সৈতে চোল ৰজাসকলৰ সম্পৰ্কৰ বিষয়েও উমান ল'ব পাৰি। প্ৰধানমন্ত্ৰীয়ে দেশৰ প্ৰতিটো প্ৰজন্মৰ বাবে এতিয়া জ্যোতিৰ্বিজ্ঞান আগ্ৰহৰ বিষয় হৈ উঠিছে বুলি উল্লেখ কৰে। জ্যোতিৰ্বিজ্ঞান ক্লাবসমূহ দেশত ক্ৰমান্বয়ে জনপ্ৰিয় হৈ উঠা বুলি উল্লেখ কৰি তেওঁ তৰুণ প্ৰজন্মক এনে একোটা ক্লাবৰ সৈতে জড়িত হবলৈ আহ্বান জনায় আৰু বন্ধৰ দিনত এটা তাৰকাগৃহ দৰ্শন কৰিবলৈ পৰামৰ্শ দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰি তেওঁ অসমক সামৰিক উদ্যোগৰ প্ৰাণকেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে আলোচনা কৰে। প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীসিঙে অসমক সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়া বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পৰামৰ্শই বিকশিত অসমৰ গতিত সহায়কৰ ভূমিকা গ্ৰহণ কৰিব। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে বিশ্বৰ সাম্প্ৰতিক পৰিস্থিতি আৰু বৰ্তমানৰ ভূ ৰাজনৈতিক প্ৰত্যাহ্বানসমূহৰ ভাৰতক দক্ষতাৰে আগবঢ়াই নিয়াত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সুনিপুণ গভীৰ দৃষ্টিভংগী অতি জ্ঞানবৰ্ধক আৰু অত্যন্ত প্ৰেৰণাদায়ক। ডঃ জয়শংকৰে প্ৰদান কৰা বহুমূলীয়া সময় আৰু পৰামৰ্শৰ বাবে তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰি ডঃ শৰ্মাই বিদেশ মন্ত্ৰীগৰাকীৰ দিক নিৰ্দেশনা আৰু পৰামৰ্শৰে অসমেও চুবুৰীয়া দেশসমূহৰ সৈতে বাণিজ্য আৰু পৰ্যটনৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ বাবে দুগুণ উৎসাহেৰে কাম কৰিব বুলি আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে আজি নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো সাক্ষাৎ কৰে। তেওঁলোকে অসমৰ উন্নয়ন, সম্ভাৱনা আৰু অনাগত দিনৰ লক্ষ্য সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কালি নতুন দিল্লীত সাক্ষাৎ কৰাৰ পাছতে আজি মুখ্যমন্ত্ৰীয়ে এই কথা ঘোষণা কৰে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে মুখ্যমন্ত্ৰীয়ে কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সৌজন্যমূলক সাক্ষাৎ কৰে। ডঃ শৰ্মাই নিজৰ দ্বিতীয়টো কাৰ্যকাল কিদৰে আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছে সেই বিষয়ে প্ৰধানমন্ত্ৰী মোদীক অৱগত কৰে। তেওঁ অসমৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা নিৰৱচ্ছিন্ন সহযোগিতাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে আৰু অনাগত সময়ত তেওঁৰ মাৰ্গদৰ্শন কামনা কৰে। মুখ্যমন্ত্ৰীয়ে আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো সাক্ষাৎ কৰে। নগাঁও জিলাত পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এই অনুসৰি এতিয়াৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অথবা ধাবাৰ সন্মুখত ট্ৰাক আদি ৰখাই থোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কোনো বিশেষ কাৰণত গাড়ী ৰখাবলগীয়া হলে নিয়ম অনুসৰি লাইট জ্বলাই ৰাখিব লাগিব। তদুপৰি নগাঁও চহৰৰ ভিতৰত থকা পথসমূহতো দুখন গাড়ী সমানে ৰখোৱাত বাধা আৰোপ কৰা হৈছে। আজি তেনে অনিয়ম কৰা 12খন গাড়ীৰ বিৰুদ্ধে জৰিমনা বিহা হৈছে বুলি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।
3: নগাঁও গোটেই অসমৰ ভিতৰত তিনি নম্বৰত আছে আটাইতকৈ বেছি এক্সিডেণ্টত হয়। সেইকাৰণে ইতিমধ্যে ৰাইজক খুব বিনম্ৰভাৱে আমি অনুৰোধ কৰি আছিলোঁ, কিন্তু এটা কথা দেখিছোঁ যে অনুৰোধে কাম নহয়। এতিয়া আমি ক্লিপাৰ্ছ এনেকৈ চকাত যে লগাই দিব পাৰে সেই ক্লিপবিলাক সেইটো আনিছোঁ। হাইৱেৰ ভিতৰত আমাৰ নগাঁও জিলাখনৰ ধাবাবিলাকৰ কাষত যোনবোৰ ট্ৰাক আনি পেলাই ৰখাই দিয়ে, সচৰাচৰ দেখা গৈছে যে সেই ট্ৰাকবিলাকত ৰৈ থকা অৱস্থাত পিছপিনে তেওঁলোকৰ এটাতো ট্ৰাক তেওঁলোকে হাইৱেত তেনেকৈ ৰখাব নোৱাৰে। কিবা কাৰণবশতঃ ইমাৰ্জেঞ্চি যদি ৰখাইছে তেতিয়াহ'লে তেওঁলোকৰ মানুহ থাকিব লাগিব, লাইট জ্বলি থাকিব লাগিব। সৰহসংখ্যক আমাৰ যোৱা মাহত 35টা এক্সিডেণ্ট হৈছে, 35টা এক্সিডেণ্টত প্ৰায় 22জন মানুহ আমি তেওঁলোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। আৰু সৰহসংখ্যক আমি দেখিছোঁ যে হেলমেট নিপিন্ধাৰ বাবে আৰু খুব জোৰকৈ গাড়ী চলোৱাৰ বাবে।
1: উল্লেখযোগ্য যে নগাঁও জিলাত বিগত এমাহত 35টা পথ দুৰ্ঘটনা সংঘটিত হয় আৰু এই দুৰ্ঘটনাত 22জন লোকে প্ৰাণ হেৰুৱায়। জিলাখনত ঘৰ ভাড়া দিয়া মালিকসকলৰ লগতে পেয়িং গেষ্টৰ মালিকসকলৰ বাবেও কেতবোৰ নিয়ম বলবৎ কৰা হৈছে বুলি জিলায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ধপাতমুক্ত এখন সমাজ গঢ়াৰ লক্ষ্যৰে আজি বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বিশ্ব ধপাত বিৰোধী দিৱস উদযাপন কৰা হয়। এইবাৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে মাদক দ্ৰব্য আৰু ধপাতজাতীয় সামগ্ৰীৰ আসক্তি প্ৰতিহত কৰাৰ বাবে আসক্তিৰ আঁৰৰ সত্য উন্মোচন কৰা। উল্লেখযোগ্য যে প্ৰতিবছৰে ধপাতজাতীয় সামগ্ৰীত আসক্ত হোৱাৰ ফলত বিশ্বৰ 8 নিযুতৰো অধিক লোকৰ মৃত্যু হয়। ইয়াৰে 1.3 নিযুত লোকৰ পৰোক্ষভাৱে অৰ্থাৎ ধপাত সেৱন কৰা লোকৰ কাষত থকাৰ বাবে অথবা ধোঁৱাৰ পৰা হোৱা ক্ষতিৰ ফলত মৃত্যু হয়। এই দিৱস উপলক্ষে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত আজি সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। কোকৰাঝাৰত এই উপলক্ষে জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ সহযোগত ধপাত বিৰোধী সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হয়। শিলচৰতো জিলা ধপাত নিয়ন্ত্ৰণ কাৰ্যসূচীৰ উদ্যোগত আৰু কাছাৰ জিলা প্ৰশাসনৰ সহযোগত ধপাত আৰু নিকটিন আসক্তিৰ বিৰুদ্ধে সজাগতা সমদল উলিওৱা হয়। মৰিগাঁও আৰু ধেমাজি জিলাতো ধপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত পদযাত্ৰা আৰু ৰাজহুৱা সভাৰ আয়োজনেৰে ধপাতৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰা হয়। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক কেন্দ্ৰীয় লোকসেৱা আয়োগ UPSCৰ পৰীক্ষাৰ বাবে প্ৰস্তুত কৰাৰ লক্ষ্যৰে সদৌ অসম ছাত্ৰ সন্থাই ৰূপায়ণ কৰা অভিলাষী প্ৰকল্প প্ৰত্যাশাৰ অধীনত প্ৰশিক্ষণ গ্ৰহণৰ বাবে আজি 1000গৰাকীৰো অধিক ছাত্ৰ ছাত্ৰী বাছনি পৰীক্ষাত অৱতীৰ্ণ হয়। গুৱাহাটী, শিৱসাগৰ, তেজপুৰ আৰু নতুন দিল্লীত অনুষ্ঠিত এই পৰীক্ষাৰ জৰিয়তে বাছনি কৰিবলগীয়া মুঠ 40গৰাকী শিক্ষাৰ্থীক জলপানী আৰু প্ৰশিক্ষণ প্ৰদান কৰা হ'ব বুলি ছাত্ৰ সংগঠনটোৰ উদ্ধৃতিৰে আকাশবাণীৰ শিৱসাগৰৰ সংবাদদাতাই জানিবলৈ দিছে। শিৱসাগৰ ছোৱালী কলেজ কেন্দ্ৰত অনুষ্ঠিত আজিৰ বাছনি পৰীক্ষাত অঞ্চলটোৰ মুঠ 172গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হয়। প্ৰকল্পটোৰ সন্দৰ্ভত ছাত্ৰ সন্থাৰ তৰফৰ পৰা সমীৰণ ফুকনে এইদৰে কয়।
4: অসম ছাত্ৰ সন্থাৰ এটা সপোনৰ প্ৰকল্প প্ৰত্যাশা, যি প্ৰকল্পৰ অধীনত আমি UPSCত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ অংশগ্ৰহণ নিশ্চিত কৰা আৰু তাত সফলতা লাভেৰে সৈতে ভাৰতবৰ্ষৰ প্ৰশাসনিক ব্যৱস্থাটোত আমোলাতান্ত্ৰিক প্ৰক্ৰিয়াৰ যিটো গুৰুত্ব, সেই ভূমিকাত যাতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰী যুৱক যুৱতী গৈ তাত নিয়োজিত হ'ব পাৰে, সেই পৰ্যায়ত আমি তেওঁলোকক আগবঢ়াই নিবৰ কাৰণে এটা পদক্ষেপ আমি গ্ৰহণ কৰিছোঁ। আমি প্ৰত্যাশা প্ৰকল্পৰ অধীনত প্ৰত্যেক বছৰে যোৱা বৰ্ষৰ পৰা অসমৰ পৰা 26গৰাকী নিৰ্বাচিত ছাত্ৰ ছাত্ৰী আৰু উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নেচৰ অধীনত 7খন ৰাজ্যৰ পৰা 2গৰাকীকৈ সৰ্বমুঠ 40গৰাকী ছাত্ৰ ছাত্ৰীক আমি দিল্লীৰ নেক্সট IAS শীৰ্ষক প্ৰতিষ্ঠানৰ প্ৰশিক্ষণ গ্ৰহণৰ কাৰণে প্ৰেৰণ কৰিছোঁ। লক্ষ্য এটাই, UPSCত আমাৰ ছাত্ৰ ছাত্ৰীয়ে যাতে অৱতীৰ্ণ হয়, তাত সফলতা লাভ কৰে আৰু আহিব লগা দিনত অসম তথা উত্তৰ পূৰ্বৰ আমাৰ যিসকল যুৱক যুৱতী আছে তেওঁলোকে ভাৰতীয় প্ৰশাসনিক সেৱাৰ যোগেদি ভাৰতবৰ্ষলৈ, অসম আৰু উত্তৰ পূৰ্বলৈ যাতে সেৱা আগবঢ়াব পৰাকৈ তেওঁলোক শক্তিশালী ৰূপত আগবাঢ়ি যায়, সেই লক্ষ্যৰে সৈতে এই প্ৰকল্পক আমি আগবঢ়াই লৈ গৈ আছোঁ।
1: গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক তথা ৰাষ্ট্ৰীয় সেৱা আঁচনি NSSৰ কাৰ্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে মাই ভাৰত NSS কাৰ্যসূচী সমন্বয়ক শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী বঁটা লাভ কৰিছে। শ্বিলঙৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান IIMত যোৱা শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিন্তন শিবিৰত সমন্বয়কগৰাকীয়ে এই বঁটা লাভ কৰে। অনুষ্ঠানত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভি আৰু ৰাজ্যমন্ত্ৰী ৰক্সা খাৰ্চে উপস্থিত থাকে। সমাজসেৱা, যুৱ উন্নয়ন আৰু কল্যাণমূলক কাৰ্যসূচীত আগবঢ়োৱা অৱদানৰ বাবে ডাঃ কাকতিক এই সন্মান প্ৰদান কৰা হয়। উল্লেখযোগ্য যে 2019-20 বৰ্ষৰ ৰাষ্ট্ৰপতিৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি বঁটা লাভ কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ব্যক্তি হিচাপে পৰিচিত ডঃ ৰঞ্জন কুমাৰ কাকতিৰ নেতৃত্বত গুৱাহাটী বিশ্ববিদ্যালয়ৰ NSS কোষে পৰিৱেশ সংৰক্ষণ, দুৰ্যোগ প্ৰস্তুতি, ৰক্তদান, স্বাস্থ্য সজাগতা, মাদক দ্ৰব্য বিৰোধী অভিযান, গছপুলি ৰোপণ কাৰ্যসূচী আৰু গ্ৰামোন্নয়নৰ ক্ষেত্ৰত উল্লেখনীয় অৰিহণা যোগাই আহিছে।
5: কেন্দ্রীয় যুব পরিক্রমা আর ক্রীড়া দপ্তর মন্ত্রী মনসুখ মান্ডাভিয়ায় আজি শিলংত আয়োজিত ফিট ইন্ডিয়া সানডেজ অন সাইকেল কার্যসূচীর 76 সংখ্যক সংস্করণত অংশগ্রহণ করে। সাইকেল চালনার জড়িয়ে যুব সম্প্রদায় খেলুয়ে শারীরিক সুস্থতার প্রতি সচেতন লোককে ধরে সকল শ্রেণীর নাগরিকক একগোট করার লক্ষ্যে এই কার্যসূচীর রূপায়ণ করে অহা হয়েছে। এই কার্যসূচীত অংশগ্রহণ করা লোকসকল সম্মুখত ভাষণ দি কেন্দ্রীয় মন্ত্রী মান্ডাভিয়ায় কয় যে প্রধানমন্ত্রী নরেন্দ্র মোদী আহ্বান জানা ফিট ইন্ডিয়া আন্দোলনের সমর্থনত সমগ্র দেশের ভিন ভিন অঞ্চলত লাখ লাখ লোকে প্রতি দেওবারে অংশগ্রহণ করা সানডেজ অন সাইকেল শীর্ষক এই অনুষ্ঠান সম্প্রতি এটা রাষ্ট্রীয় আন্দোলনলৈ রূপান্তরিত হয়েছে। পাণ্ডুত আরক্ষী আর রেলওয়ে আরক্ষীর দলে চলা উচ্ছেদ অভিযানত 149টা ঘর আর দোকান পোহার উচ্ছেদ করা হয়। পাণ্ডু আর জালুকবাড়ীত অবৈধভাবে স্থাপন করা আবাসগৃহ আর ব্যবসায়িক অঞ্চলত জেলা প্রশাসনে যা তিনদিন ধরে এই উচ্ছেদ অভিযান চলে আছে। ব্রহ্মপুত্রের উপর গুয়াহাটীত নির্মাণ করবলগিয়া দ্বিতীয়খন রেলর দলঙর বাবে এই অভিযান চলা হয়েছে। রাভা জনগোষ্ঠীয় লোককলে আজি পবিত্র বাইখ উৎসব পালন করেছে। জেঠ মাহর পূর্ণিমা তিথিত এই উৎসব পালন করা হয়। বাইখ উৎসবক রাভা জনগোষ্ঠীয় লোককলে জাতীয় উৎসব হিসাবে পালন করে আছে। কৃষিজীবী লোকসকলে বারিষার পূর্বে খেতি বাতি ভাল হওয়ার লগতে কীট পতঙ্গই যাতে শস্য অনিষ্ট করব নোৱাৰে সেই কামনারে এই উৎসব পালন করে। গোয়ালপাড়া জেলার অন্যান্য ঠাইৰ লগতে পশ্চিম দায়রং আয়া বাইখ থানত এই উৎসব পালন করা হয়েছে। দুধনৈ আঞ্চলিক রাভা ছাত্র সন্থার উদ্যোগত দুধনৈ ৰাজহুৱা খেলপথাৰত কালিৰে পৰা তিনিদিনীয়াকৈ এই উৎসব পালন করা হয়েছে। তামুলপুরতো বৰবেলবাৰীত বাইখ উৎসব উপলক্ষে আজি 150 রাভা মহিলায় জনগোষ্ঠীটির বারে রহনীয় সাজপার পরিধান করে পরম্পরাগত নৃত্য প্রদর্শন করে। কার্যসূচীত তামুলপুরের বিধায়ক বিশ্বজিৎ দৈমারী মুখ্য অতিথি হিসাবে উপস্থিত থাকে। শ্রীদৈমারিয়ে জনগোষ্ঠীটির ধর্মীয় বিশ্বাস, স্বকীয় লোক সংস্কৃতি, বর্ণিল পরম্পরা আর ঐতিহাসিক মর্যাদার বিষয়ত ভাষণ দিয়ার সকলকে বাইখ উৎসবর উলগ জানায়।
6: বাক্সা জেলার ভারত ভুটান সীমান্তর ডাউধরাত আজি বরপেটা চিকিৎসা মহাবিদ্যালয়ের চিকিৎসকসকলের উদ্যোগত বিনামূলীয় চিকিৎসা শিবির অনুষ্ঠিত হয়। চিকিৎসা মহাবিদ্যালয়খনের অধ্যক্ষ ডঃ রমেন তালুকদালের আন কেবাগী চিকিৎসকে এই শিবিরত কমেও 150 রোগীর স্বাস্থ্য পরীক্ষা করার উপরি বিনামূলীয় ঔষধ প্রদান করে। বাক্সার বিধায়ক মনেশ্বর ব্রহ্ম আর মানাহর বিধায়ক থানেশ্বর বসুমতারীর তত্ত্বাবধানত অনুষ্ঠিত এই স্বাস্থ্য শিবিরত অংশ লৈ বিধায়ক বসুমতারী কয় যে উন্নত চিকিৎসার যাব নোৱাৰা গ্রামাঞ্চলের রোগীসকলের সুবিধার্থে এই শিবিরের আয়োজন করা। এই শিবিরত পরীক্ষণের অন্তত জটিল রোগ ধরা পড়া রোগীসকলক বরপেটা চিকিৎসা মহাবিদ্যালয় হাসপাতালত উন্নত চিকিৎসার ব্যবস্থা করা হব বলে বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে। নবপ্রজন্মর মাজত মহাপুরুষ শ্রীমন্ত শঙ্করদেবর অমৰ সৃষ্টি অঙ্কীয়া ভাওনার চর্চা তথা প্রসারর হকে নগাঁওর অগ্রণী সামাজিক সাংস্কৃতিক অনুষ্ঠান কলং নাট্যগোষ্ঠীর উদ্যোগত অসমীয়া ভাওনার বচন বিলাপ আর লেচারি প্রতিযোগিতা অনুষ্ঠিত হয়। নগাঁও জেলা পুথিভঁড়ালত আজি পুৱাৰে পৰা আয়োজিত এই প্রতিযোগিতাত ভালে সংখ্যক প্রতিযোগীয়ে অংশ লয়। বিগত বছরতো কলং নাট্যগোষ্ঠীয়ে অঙ্কীয়া ভাওনার সংলাপ প্রতিযোগিতার আয়োজন কৰিছিল। ধেমাজি সাংবাদিক সংস্থার অন্যতম সাংবাদিক সংগঠন জোনাই প্রেস ক্লাবর দ্বাদশ সাধারণ অধিবেশন আজি দিনজোড়া কার্যসূচীরে প্রেস ক্লাবর সভাগৃহত অনুষ্ঠিত হয়। অধিবেশনত মুক্তি সভার মননশীল বক্তৃতানুষ্ঠানেরও আয়োজন করা হয়। ভারতীয় বতর বিজ্ঞান বিভাগে দক্ষিণ পশ্চিম মৌসুমী বতাহর প্রভাবত এইবেলি উত্তর পূর্বাঞ্চলত প্রায় স্বাভাবিক বরষুণ হব বলে আগলি বতরা দিছে। বতর বিজ্ঞান বিভাগে শেহতীয়াকৈ জারি করা দীর্ঘকালীন পূর্বানুমান অনুযায়ী জুনের পর সেপ্টেম্বরলৈ দক্ষিণ পশ্চিম মৌসুমী বতাহর সময়ত বরষুণের পরিমাণ স্বাভাবিক হওয়ার সম্ভাবনা আছে। উল্লেখযোগ্য যে রাজ্যত এইবার মৌসুমী বতাহর আগমনের সময়ত স্বাভাবিকতকৈ 11% হারত বরষুণ হয়েছে। IPL ক্রিকেট প্রতিযোগিতাত আজি আহমেদাবাদত হবলগীয়া ফাইনেলত গুজরাট টাইটান্স যোৱাবাৰৰ চ্যাম্পিয়ন রয়্যাল চ্যালেঞ্জার্স বাংগালুরুর বিরুদ্ধে অবতীর্ণ হব। খেলখন সন্ধিয়া 7:30 বজাত আরম্ভ হব। গুজরাট টাইটান্সে দ্বিতীয়খন কোয়ালিফায়ারত রাজস্থান রয়্যালসক 7 উইকেটত পরাস্ত করে ফাইনেলত প্রবেশ করার বিপরীতে রয়্যাল চ্যালেঞ্জার্স বাংগালুরুয়ে প্রথমখন কোয়ালিফায়ারত গুজরাট টাইটান্সক 92 রানত পরাস্ত করে ফাইনেলত স্থান নিশ্চিত করেছে। ভারতের সাত্বিক সাইরাজ রঙ্কি রেড্ডি আর চিরাগ শেট্টির যুটিয়ে সিঙ্গাপুর ওপেন ব্যাডমিন্টন প্রতিযোগিতার খিতাব জয় করেছে। ভারতের যুটিটে ফাইনেলত ইন্ডোনেশিয়ার যুটি মহম্মদ সহিবুল ফিক্রি আর ফজর আলফিয়ানক 18-21, 21-17, 21-16 গেমত পরাস্ত করে। বিগত দুবছর ভারতে প্রথমবারের এই খিতাব জয় করেছে। তেজপুরের কলিবাড়ী নিবাসী সর্বরোহী মহিলা লিলি বরুয়ার আজি দুপুরিয়া নিজা বাসভবনত দেহাবসান ঘটে। বিশিষ্ট শিক্ষাবিদ প্রয়াত রাজেন্দ্র বরুয়ার সহধর্মিনী লিলি বরুয়ার মৃত্যুর সময় বয়স হয়েছিল 85 বছর। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। প্ৰচণ্ড গৰমৰ বতৰত সাৱধানতা অৱলম্বন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ জৰিয়তে দেশবাসীক আহ্বান। অসমক সামৰিক উদ্যোগৰ প্ৰাণকেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰীক সাক্ষাৎ। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ।
1: বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো থপাত বিৰোধী দিৱস উদযাপন। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত গুজৰাট টাইটান্স আজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
0: श्रोताओं, अभी आप सुन रहे थे आकाशवाणी के गुवाहाटी केंद्र से सोनदियार आंचलिक बातोरी। FM 100.2 MHz पर ये आकाशवाणी का हाफ लॉन्ग केंद्र है। स्थानीय भाषाओं के कार्यक्रमों को आगे बढ़ाते हुए अब आरंभ करते हैं डिमासा कार्यक्रम। आनंद लीजिए कुछ डिमासा आधुनिक गीतों का प्रदीप हाफलोंग बार और उनके साथियों की आवाज में।

0: श्रोताओं, अभी आप सुन रहे थे हमारे स्थानीय भाषाओं के कार्यक्रमों के अंतर्गत उसकी आखिरी पेशकश यानी कि कुकी कार्यक्रम। FM 100.2 MHz पर यह आकाशवाणी का हाफ लॉन्ग केंद्र है। अब समय हो चुका है मन की बात कार्यक्रम का, पेश किए जाएंगे आकाशवाणी के गुवाहाटी केंद्र से। मन की बात आप सुन पाएंगे SMS वर्जन।
1: অনুষ্ঠানটি আকাশবাণীর আটাইকেইটা কেন্দ্রই প্রচার করে শুনাইছে।
2: মোর প্রিয় দেশবাসী নমস্কার, মন কি বাতত পুনৰ এবাৰ আপোনালোকৰ সৈতে জড়িত হবলৈ পাই মই সুখী হৈছো। দেশৰ বিভিন্ন প্ৰান্তৰত আমাৰ দেশবাসীয়ে দেশহিতকৰ, সমাজৰ হিতৰ এনে কিছু অদ্ভুত কাম কৰি আছে যিবোৰৰ বিষয়ে শুনিলে মই অনুপ্ৰেৰণা লাভ কৰোঁ। আজি অনুষ্ঠানৰ আৰম্ভণিতে মই ক্ৰীড়া ক্ষেত্ৰত দেশৰ এনে উপলব্ধিৰ বিষয়ে আলোচনা কৰিম। কিছুদিন পূৰ্বে ঝাৰখণ্ডৰ ৰাঁচীত ৰাষ্ট্ৰীয় ছিনিয়ৰ এথলেটিক্স ফেডাৰেচন প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। ইয়াত প্ৰায় 800 এথলীট ভাগ ল'বলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছিল। ইয়াৰ জৰিয়তে চাৰিটা ভিন্ন প্ৰতিযোগিতাত চাৰিটাকৈ ৰাষ্ট্ৰীয় অভিলেখ ভংগ হৈছিল। গুৰিন্দৰবীৰ সিং, বিশাল টিকে, তেজস্বিন শংকৰদেৱ মীনা আৰু কুলদীপ কুমাৰ, এওঁলোকে ভিন ভিন শাখাত নতুন অভিলেখ গঢ়ে। মই প্ৰথমেই এইসকলক অভিনন্দন জ্ঞাপন কৰিছো। বন্ধুসকল, এটা ইভেণ্ট যাৰ বিষয়ে সমগ্ৰ দেশতে খুব চৰ্চা হৈছে সেয়া হ'ল 100 মিটাৰ ৰেচ, অৰ্থাৎ 100 মিটাৰৰ দৌৰ। মাত্ৰ দুদিনৰ ভিতৰতে পুৰুষৰ 100 মিটাৰ দৌৰত 3 বাৰকৈ ৰাষ্ট্ৰীয় অভিলেখ ভংগ হৈছে। যি দুগৰাকী ক্ৰীড়াবিদে এই বিস্ময় কৰিছে তেওঁলোক হৈছে গুৰিন্দৰবীৰ সিং আৰু অনিমেষ কুজুৰ। মই ভাবিলো এইবাৰ মন কী বাতত এই দুগৰাকী খেলুৱৈৰ সৈতে কথা পাতো। অনিমেষজী নমস্কাৰ, গুৰবিন্দৰজী আপোনাকো নমস্কাৰ জনালো, সত শ্ৰী আকাল।
3: নমস্কাৰ ছাৰ।
2: বাৰু ভাইসকল, আপোনালোকৰ এয়া বৃহৎ সাফল্য, আপোনালোকৰ যুটীয়ে এয়া অসাধাৰণ কাম কৰিলে। আমি সংগীতত যুগলবন্দী দেখিছো, কিন্তু এতিয়া প্ৰত্যাহ্বানতো যুগলবন্দী, যে এবাৰ কোনোবাই প্ৰত্যাহ্বান জনাব আৰু দ্বিতীয়জনে সেই প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব, আকৌ তৃতীয়বাৰো সেয়াই কৰিব। সঁচাকৈ আপোনালোকৰ বিষয়টো খুবেই আপোনজনক। মই বিচাৰো মন কী বাতৰ শ্ৰোতাসকলেও জানক আপোনালোকৰ বিষয়ে, আপোনালোকে যি পৰাক্ৰম দেখুৱালে সেই বিষয়েও গম পাওক।
3: নমস্কাৰ মহাশয়, মোৰ নাম অনিমেষ কুজুৰ। মই 200 মিটাৰ আৰু 400 মিটাৰৰ ৰাষ্ট্ৰীয় অভিলেখ গঢ়োতা আৰু মই ছত্তীশগড়ৰ বাসিন্দা আৰু এতিয়া উৰিষ্যাৰ হৈ খেলো। মই যোৱা বছৰ এছিয়ান মেডেল আৰু ৱৰ্ল্ড ইউনিভাৰ্চিটি গেমছ মেডেল লাভ কৰিছো। মই 2021ৰ পৰা এথলেটিক্স আৰম্ভ কৰিছিলো, তেতিয়া মই স্কুলীয়া শিক্ষা সমাপ্ত কৰিছিলো। মই সৈনিক স্কুল অম্বিকাপুৰৰ ছাত্ৰ আছিলো। প্ৰথমে মই ফুটবল খেলিছিলো। কভিডৰ সময়ছোৱাত মোৰ অভিভাৱকে মোক বাহিৰত কিছু দৌৰিবলৈ বা খেলিবলৈ অনুমতি দিছিল। যেতিয়া কভিড কালৰ অন্ত পৰিল তেতিয়া মোৰ যিসকল ফুটবল খেলৰ লগৰী আছিল তেওঁলোকে ক'লে যে ষ্টেট মিট হ'বলগীয়া আছে আৰু তই তাত ভাগ ল, আৰু মই তাত ভাগ ললোঁ। কিন্তু মই এইটো গম পোৱা নাছিলোঁ যে সেয়া নেশ্যনেল লেভেলৰ বাবে বাছনি আছিল, আৰু তাতেই মই নেশ্যনেল লেভেলৰ বাবে বাছনি হলোঁ আৰু আজি মই আন্তৰ্জাতিক ক্ষেত্ৰত ভাৰতক প্ৰতিনিধিত্ব কৰি আছো।
2: আৰু গুৰিন্দৰবীৰজী কেনেকুৱা, কওকচোন।
4: নমস্কাৰ মহাশয়, মোৰ নাম গুৰিন্দৰবীৰ। মই ভাৰতীয় নৌসেনাত পাৰ্টী অফিচাৰ হিচাপে কৰ্মৰত। মই ভাৰতৰ সকলোতকৈ বেগী চমু দূৰত্বৰ দৌৰবিদ। অলপতে মই 100 মিটাৰত 10.09 ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছো আৰু 10.1 বেগেৰৰ তলেদি দৌৰা মই প্ৰথম ভাৰতীয়। মই যথেষ্ট অব্যাহত ৰাখিছো যাতে ট্ৰেক আৰু মোৰ পোছাকযোৰে মই দেশৰ সেৱা কৰি যাব পাৰো। মোৰ পিতৃ আৰু ককা দেউতা দুয়োগৰাকীয়ে খেলিছিল। উৎসৱৰ সময়ত যেনে দেৱালী অথবা নতুন বছৰত আমি ঘৰ দুৱাৰ পৰিষ্কাৰ কৰোঁ, এয়া আমাৰ ভাৰতীয় পৰম্পৰা। আৰু মই মোৰ দেউতাৰ ট্ৰফি আৰু পদকবোৰো পৰিষ্কাৰ কৰিছিলো আৰু মোৰ খুব ভাল লাগিছিল। যেতিয়া মই পৰিষ্কাৰ কৰিছিলো মই সুধিছিলো সেইবোৰ ক'ত জিকিছিল, মেডেলবোৰ ক'ত পাইছিল, সেই ফটোবোৰ কেতিয়া তোলা, ইত্যাদি ইত্যাদি। তেতিয়া তেওঁ নিজৰ কাহিনীবোৰ বৰ্ণনা কৰিছিল যে মই তালৈ খেলিবলৈ গৈছিলো, মই ৰাষ্ট্ৰীয় পদক লাভ কৰিছিলো অথবা মোৰ টীমক মই এনেদৰে বিজয়ী কৰিছিলো। তেতিয়া ময়ো তাক কৈছিলো যে ময়ো খেলিম। তেওঁ ৰাতিপুৱা দৌৰিবলৈ গৈছিল, তেতিয়া মোকো তেওঁৰ সৈতে লৈ যাবলৈ কলো আৰু মোকো তেওঁ লগতে নিবলৈ ললে। তেওঁ যি খেল খেলিছিল সেয়া মোকো শিকাবলৈ ললে। এনেদৰে মোৰ ৰাপ বাঢ়িবলৈ লয়।
5: মই উচেন বল্টৰ অভিলেখ ভংগ দেখিলো। ইয়াত এটা আমোদজনক কাহিনী আছে। মই টিভি চাই আছিলো আৰু মোৰ মায়ে এতিয়া পঢ়াৰ সময় বুলি কৈ টিভিটো বন্ধ কৰি দিলে। তেতিয়া মই মাক কলো যে আপুনি যেতিয়া মোক টিভি চাবলৈ নিদিলে, কিন্তু এনে এটা দিন আহিব যে আপুনি মোক দেখি ক'ব যে চোহা গোবিন্দৰে দৌৰি আছে। ময়ো সুখী হওঁ যেতিয়া মায়ে মোক টিভিত দৌৰি থকা দেখা পায়।
2: ৱাহ ৱাহ, সঁচাকৈ প্ৰশংসনীয় আপোনাৰ কাহিনী।
5: হয় মহাশয়, আমি মধ্যবিত্ত পৰিয়ালৰ পৰা অহা। মোৰ দেউতায়ো ফুটবল খেলিছিল। ঘৰৰ সমস্যাৰ বাবে তেওঁ খেলা বাদ দিলে। তেওঁৰ আধৰুৱা সপোন মোক লৈ পূৰণ কৰাৰ ইচ্ছা কৰিলে। মই শুনিছিলোঁ মিলখা সিঙৰ অধ্যাৱসায়ৰ বিষয়ে। মই তেওঁক কৈছিলোঁ মই আপোনাৰ সপোন পূৰণ কৰিম, কিন্তু তেওঁ কৈছিল যে সপোন পূৰ্ণ হ'বৰ বাবে প্ৰয়োজন কঠোৰ পৰিশ্ৰমৰ। মিলখা সিং যে তেজ বমি কৰিছিল, ৰ'দত দৌৰিছিল, গোটেই দিন প্ৰশিক্ষণ লৈছিল, এই কথাবোৰে মোক অনুপ্ৰাণিত কৰিছিল। দেউতাই মোক অনুপ্ৰেৰণা যোগাইছিল যে যদি মই দৌৰো তেনেহ'লে যেন মই দেশৰ বাবে মেডেল আনো, জয়ী হওঁ। যেতিয়া মই 100 মিটাৰ ইভেণ্ট নিৰ্বাচন কৰিলোঁ, তেতিয়া সকলোৱে মোক নকৰিবলৈ উপদেশ দিছিল যে 100 মিটাৰ ভাৰতৰ বাবে নহয়, ভাৰতীয় শৰীৰৰ গঠন 100 মিটাৰৰ বাবে নহয়। তেতিয়া মোৰ দেউতাই সদায় কৈছিল গোবিন্দৰে এয়া নিৰ্বাচন কৰিছে আৰু এতিয়া পিছ হুহুকি নাযায়। যিটো আমি কৰিব নোৱাৰোঁ বুলি কওঁ সেয়াও আমি কৰি দেখুৱাওঁ, আৰু সেয়া তই কৰি দেখুৱাব পাৰিবি। তোৰ ওপৰত বিশ্বাস আছে, আৰু সেই বিশ্বাস যেতিয়া দেউতাই মোক লৈ কৰিলে, তেতিয়া সেই বিশ্বাসকে সাহস হিচাপে লৈ মই আগবাঢ়ি গলোঁ। আৰু আজি মই সকলো ভাৰতীয়কে চমু দূৰত্বৰ দৌৰবিদ হবলৈ অনুৰোধ কৰিছো।
2: আপোনালোক দুয়োজনেই চমৎকাৰ কৰিলে। মাত্ৰ দুদিনৰ ভিতৰতেই দুয়োজনে ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰিছে। 100 মিটাৰ ৰেচত দৌৰা গোবিন্দৰে কোৱাৰ দৰে যিদৰে মানুহে তেওঁক কৈছিল যে ভাৰতীয়ৰ শাৰীৰিক গঠন ইয়াৰ বাবে নহয়, ইমান অসুবিধা স্বত্বেও আপোনালোক সফল হল। মই লগতে মন কী বাতৰ শ্ৰোতাসকলেও দুয়োৰে পৰা এটা কথা জানিব খুজিম যে এনে কি মানসিক শক্তি, জেদ বা কি ভাবি আপোনালোকে এইটো সম্ভৱ কৰি তুলিলে, কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিল কওকচোন।
5: হয় ছাৰ, মই গোবিন্দৰ বীৰ। আৰম্ভণিৰ পৰা যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছিল। বহুবাৰ সন্দেহো পজিছিল সঠিকভাৱে আগুৱাইছোনে নাইবা, কিন্তু মোৰ নিৰ্বাচন সঠিক আছিল বুলিয়ে মই ধাৰণা কৰিছিলোঁ। কিয়নো প্ৰত্যেকবাৰৰে আপুনি বিজয়ী নহয়, কেতিয়াবা আপুনি এইবোৰৰ পৰা একোটাহঁত শিক্ষাও লাভ কৰে। মই যেতিয়া পৰাজিত হৈছিলোঁ, মোৰ প্ৰদৰ্শন অনুৰূপ হোৱা নাছিল বা মই আঘাতপ্ৰাপ্ত হৈছিলোঁ, তেতিয়া মোৰ পৰিয়ালৰ লোকে মোক সমৰ্থন কৰি মনোবল বৃদ্ধি কৰিছিল। এদিন বেয়া হ'ব পাৰে, এবছৰ বেয়া হ'ব পাৰে, কিন্তু এই এদিন বা এবছৰে জীৱনটো বেয়া কৰি তুলিব নোৱাৰে। সপোন দেখা বাদ দিব নালাগে। মোৰ প্ৰশিক্ষকেও কৈছিল যে তুমি যদি কৰিব নোৱাৰা কোনোৱে কৰিব নোৱাৰে। এনেকৈ পৰিয়াল, ওচৰ চুবুৰীয়া সকলোৰে যেতিয়া উৎসাহ যোগায়, আমাৰ মনোবল কেতিয়াও নাভাঙে, আমি দুগুণে প্ৰেৰণা লাভ কৰোঁ।
2: অনিমেশজি,
3: ছাৰ, 2021ত মই যেতিয়া এথলেটিক্স আৰম্ভ কৰিছিলোঁ, তেতিয়া সকলোৱে কৈছিল এয়া তোৰ বাবে নতুন ক্ষেত্ৰ, তই পাৰিবি জানো। মই উত্তৰ দিছিলোঁ নতুন ক্ষেত্ৰ এখনত ভৰি থলুৱেই যেতিয়া, মই কৰি দেখুৱাম। মোৰ দেউতাই মোক কৈছিল যে পিছলৈ উভতি কেতিয়াও নাচাবি, কাৰণ সকলোৱে কিবা এটা কৰিব পাৰিম বুলিয়েই আগবাঢ়ে, কিন্তু কম সংখ্যকেহে কৰি দেখুৱাব পাৰে। তই এই ক্ষেত্ৰখনতে একাণপতীয়াকৈ আগবাঢ়িব লাগিব। তোক লাগতিয়াল সকলোখিনিৰে যোগান ধৰিম, পৰিয়ালৰ সমৰ্থন, আৰ্থিক সমৰ্থন সকলোবোৰ তোক দি যাম। তই মাথো কষ্টকৰ আৰু ভাৰতবৰ্ষৰ লগতে সকলোকে দেখুৱাই দে যে ভাৰতীয়ও দৌৰিব পাৰে। সকলোৱে কয় যে 10 ছেকেণ্ড বা 10.1 ছেকেণ্ডৰ ভিতৰত ক্ষিপ্ৰতাৰে দৌৰিব পৰাৰ ক্ষমতা ভাৰতীয় জিনত নাই, কিন্তু আমি দুয়ো এই কথা প্ৰমাণ কৰি দেখুৱালো যে ভাৰতীয়ই পাৰে। আমাৰ বাবে এয়া কঠিন নহয়, আমিও সকলো কৰিব পাৰোঁ। ছাৰ, এনেবোৰ কথাই মোক অনুপ্ৰাণিত কৰে। প্ৰশিক্ষণৰ কালচোৱাত নিজৰ সময় আমি নিজেই ভংগ কৰিছিলোঁ। ভাৰতীয়সকলক যেন আমি কৈছিলোঁ যে চোৱা, আমিও কৰিব পাৰোঁ। আমাৰ দুয়োৰে কমনৱেলথ গেমছৰ বাবে ছিলেকশ্যন হৈছে, আহিবলগীয়া অন্যান্য প্ৰতিযোগিতাসমূহতো আমি ভাগ ল'ম, আমি ভাল প্ৰদৰ্শন কৰিম।
2: চাওক, মোৰ মনত এটা কৌতূহল হৈছে, আন মানুহৰো নিশ্চয় হৈছে। শুনিছোঁ আপোনালোক দুয়ো ভাল বন্ধু। আপোনালোকে আগতেই ঠিক কৰি লৈছিল নেকি যে তুমি মোৰ ৰেকৰ্ড ভংগ কৰিলে ময়ো তোমাৰ ৰেকৰ্ড ভংগ কৰিম? প্ৰথমে অনিমেশে কওকচোন।
3: ছাৰজী, প্ৰথমে মোৰ ৰেকৰ্ড আছিল 10.18 ছেকেণ্ড, যিটো ছেমিফাইনেলত গোবিন্দৰ বীৰে ভংগ কৰিলে 10.17 কৰি। দ্বিতীয় ছেমিফাইনেলত মই সেইটো ভংগ কৰিলোঁ 10.115 কৰি।

0: আমি আনন্দিত হৈছিলো এইভাবি যে আমি ইজনে সিজনৰ ৰেকৰ্ড ভংগ কৰিছো। প্ৰতিযোগিতাত ঈৰ্ষা প্ৰতিদ্বন্দ্বিতা থাকে, কিন্তু আমাৰ মাজত সেয়া নাছিল। আমি প্ৰতিযোগিতাৰ বাবে ছৌদি আৰৱলৈ গৈ একেটা ৰুমতে আছিলো। আমি তেতিয়াও কথা পাতিছিলো যে ভাৰতত হ্ৰস্ব দূৰত্বৰ দৌৰক আমি আগুৱাই নিব লাগিব। আমি সেই কাম কৰিলো আৰু আমাৰ এই কামে নিশ্চয় বাকীসকলকো উৎসাহিত কৰিব।
1: গুৰিন্দৰ বীৰ, আপুনি কি ক'ব?
2: আমি ভালকৈ দৌৰিম বুলি থিৰাং কৰিছিলো। প্ৰয়োজনত ইজনে সিজনৰ কাষত থিয় দিছিলো। ৰেকৰ্ড কৰাৰ সময়তো প্ৰথমে ময়ে কৰিলো, পাছতে অনিমেশে কৰিলে। ৱাৰ্ম আপ কৰাৰ সময়ত অনিমেশক কওঁ যে সেইটো ব্লকলৈ যা, সেইটো ভাল, তাত ষ্ট্ৰাইড কৰ, বা আমি ইয়াত ৱাৰ্ম আপ কৰোঁ, ইয়াত ভাল হ'ব। এনেকৈ আমি দুই দুয়োকে সহায় কৰোঁ। এইদৰে সহায় কৰাৰ ফলত দুয়োৰে প্ৰদৰ্শনো উন্নত হয়। কিন্তু ছাৰ, আমি বন্ধু হ'লেও খেলপথাৰৰ বাহিৰতহে। খেলপথাৰৰ ভিতৰত এজন আনজনৰ প্ৰতিদ্বন্দ্বী হৈ পৰোঁ। দুয়ো মনতে ভাবোঁ, মই ইয়াতকৈ বেগেৰে দৌৰিম, মই ইয়াতকৈ বেগেৰে দৌৰিম।
1: চাওক, আপোনালোক দুয়োগৰাকীয়ে এই প্ৰতিযোগিতা দেশৰ বাবে কৰাৰ লগতে পাছৰ প্ৰজন্মক এইটো দেখুৱাইছে যে ধনাত্মক উদ্যমেৰে কিছু কাম কৰিব পাৰি। আপোনালোকে খেলুৱৈ সুলভ মানসিকতাৰে প্ৰতিযোগিতা কৰিছে, ইজনে সিজনক প্ৰত্যাহ্বান জনাইছে, এজনে আনজনতকৈ আগবঢ়াৰ প্ৰয়াস কৰিছে, আকৌ কেনেকৈ আগুৱাব পাৰি সেই বিষয়েও ইজনে সিজনক সহায় কৰিছে। সঁচাকৈ আপোনালোকে এটা আচৰিত কাম কৰি দেখুৱাইছে। মই দুয়োকে অশেষ অভিনন্দন জনোৱাৰ লগতে শুভকামনা যাচিছো। ভৱিষ্যতে দেশৰ নাম আপোনালোকে উজ্বলাই তুলিব বুলি মই দৃঢ় বিশ্বাসী। আপোনালোকে এনেকৈ পৰিশ্ৰম কৰি যাওক, সফলতা নিশ্চয় লাভ কৰিব। পুনৰবাৰ দুয়োকে অভিনন্দন জনালো।
0: আপোনাকো অশেষ ধন্যবাদ ছাৰ।
1: ধন্যবাদ, ধন্যবাদ। মোৰ প্ৰিয় দেশবাসী, এই সময়ত দেশৰ প্ৰায়বোৰ অঞ্চলতে গ্ৰীষ্ম প্ৰবাহ চলি আছে। চোকা ৰ'দ, গৰম বতাহ, এই সময়ত নিজৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় কথা। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে গৰম বৃদ্ধি পোৱাৰ লগে লগে আমাৰ খাদ্যাভ্যাসৰো পৰিৱৰ্তন ঘটে। আমি ভিন ভিন খাদ্য গ্ৰহণ কৰোঁ। কেতিয়াবা মাটিৰ কলহৰ পানী খাওঁ, খাবলৈ বুলি দৈ থওঁ, কেঁচা আম উতলাওঁ, মুঠৰ ওপৰত ঘৰুৱা শীতল পানীয়ৰ আগমন ঘটে। ঘৰুৱা শীতল পানীয়ৰ সৈতে আমাৰ আটাইৰে চিনাকি আছে। আপুনি যদি উত্তৰ ভাৰতলৈ যায়, কেঁচা আমৰ সোৱাদেৰে ভৰা আমপান্না খাবলৈ পাব। আমপান্না পান কৰি গৰমৰ পৰাও সকাহ পাব। পঞ্জাব হাৰিয়ানালৈ গ'লে ডাঙৰ ডাঙৰ গিলাচত পাব লাচ্চি। গুজৰাট আৰু ৰাজস্থানত প্ৰায় প্ৰতি সাজতে পাব ছাছ। বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশৰ পূৰ্বাঞ্চলত পাব ছাতুগুৰিৰ চৰবত। পেটো ভৰে, দেহকো শক্তি যোগায়। কোংকণ আৰু গোৱাত কোকম চৰবত, চোল কাঢ়ি। দক্ষিণ ভাৰতত পাৰকম, নিৰমূৰ, চাম্বাৰম আৰু উৰিষ্যাত বেলৰ চৰবত। এইসমূহ কেৱল শীতল পানীয়ই নহয়, ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰম্পৰাৰো একো একোটা অংশস্বৰূপ। আৰু ইয়াত এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ অনুভৱৰ ৰেঙনি দেখা যায়। আৰু এটা কথা মন কৰিব যে এইসমূহৰ সৰহভাগেই আমাৰ কৃষি আৰু ৰান্ধনীশালৰ পৰা আহিছে। ইয়াত কোনো বৃহৎ ব্ৰেণ্ডিং নাই, ইয়াত নিহিত আছে বহু প্ৰজন্মৰ অভিজ্ঞতা। আপোনাক সবে গৰমৰ দিনকেইটাত আমাৰ দেশীয় পানীয়ৰ তৃপ্তি নিশ্চয়কৈ ল'ব। বন্ধুসকল, গৰমৰ দিন অহাৰ লগে লগে আমি সকলোৱে আমৰ কথা পাতোঁ। গৰম দিনবোৰত ভাৰতৰ হয়তো এনে কোনো পৰিয়াল নাই য'ত আমৰ বিষয়ে আলোচনা নহয়। প্ৰতিটো অঞ্চলৰ আমৰ নিজস্ব সোৱাদ আৰু সুগন্ধ আছে। মহাৰাষ্ট্ৰ আৰু কোংকণৰ হাপচু, আলফঞ্চু, গুজৰাটৰ কেশৰ, উত্তৰ প্ৰদেশৰ দশেৰী আৰু কাশীৰ লেঙৰা আম। লেঙৰা আমৰ এটি বিশেষত্ব হৈছে যে ই পকাৰ পাছতো তাৰ ৰং সেউজীয়া হৈ থাকে। চোচা, মালদাম আদি সকলো নামৰ সৈতে আমাৰ মানুহৰ মিঠা স্মৃতি জড়িত হৈ আছে। দক্ষিণলৈ গ'লে আমি পাওঁ বেংগনপল্লী, ততাপুৰী, নীলম আৰু মালগোৱা। বেংগলত হিমসাগৰ আৰু উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশত সুবৰ্ণৰেখা। ঠাই সলনি হোৱাৰ লগে লগে আমৰ আকাৰ, আকৃতি আৰু স্বাদৰ পৰিৱৰ্তন হয়। আৰু বৰ্তমানে আমৰ এই যাত্ৰাই বিশ্ব বজাৰো স্পৰ্শ কৰিছে। মই আজিৰ এই অনুষ্ঠানৰ যোগেদি আম উৎপাদনৰ সৈতে জড়িত আমাৰ কৃষক ভাই ভনীসকলক প্ৰশংসা কৰিছো। আপোনালোক আমাৰ কৃষি অৰ্থনীতিৰ বিশেষ অংশীদাৰ। বন্ধুসকল, গৰমৰ দিনবোৰত বিদ্যালয়সমূহত গ্ৰীষ্মৰ বন্ধ হয় যদিও মই এনে এটি অধ্যয়নৰ বিষয়ে ক'ব খুজিছো যাৰ কথা শুনিলে সকলোৰে শ্ৰেণীত ভৰ্তি হ'বলৈ মন যাব। এনে এখন বিদ্যালয় বা শ্ৰেণীকোঠাৰ কথা ভাবক য'ত চেমনীয়া, কিশোৰ, যুৱক আৰু বয়স্ক সকলো লোক যাব পাৰে, য'ত কোনো মাচুলৰ প্ৰয়োজন নাই, কোনো বিদ্যালয় ভৱনো নাই আৰু আমোদজনকভাৱে ইয়াত শ্ৰেণী নৈৰ সৈতে সংলগ্ন হয়। বন্ধুসকল, এয়া কোনো সাধুকথা নহয়, এটি বাস্তৱ প্ৰচেষ্টা। কেৰালম ৰাজ্যৰ আলোৱাত সাজি ৱালাচেৰিল মহোদয়ে এটি সাঁতোৰ সংঘৰ অৰ্থাৎ চুইমিং ক্লাবৰ আয়োজন কৰি আহিছে। এতিয়ালৈকে 15,000তকৈ অধিক লোকে এই সংঘত সাঁতোৰৰ প্ৰশিক্ষণ লৈছে। সাজি মহোদয়ে দিব্যাংগ শিশুসকলকো সাঁতোৰৰ প্ৰশিক্ষণ দিয়ে। এই প্ৰচেষ্টাৰ আঁৰত আছে এটি দুখভৰা কাহিনী। কিছু বছৰ পূৰ্বে এটি নৌকা দুৰ্ঘটনাত বহুকেইজন ছাত্ৰৰ মৃত্যু হৈছিল। এই ঘটনাই সাজি মহোদয়ৰ অন্তৰ কঁপাই গৈছিল। এই ছাত্ৰসকলে সাঁতুৰিবলৈ জনা হলে হয়তো বহুতৰে প্ৰাণ ৰক্ষা পৰিলহেঁতেন। আৰু এই কথা মনত ৰাখি তেওঁ সাঁতোৰ সংঘৰ অভিযান আৰম্ভ কৰে। বন্ধুসকল, সাজি ৱালাচেৰিল মহোদয়ৰ পৰা আমি এটি উৎকৃষ্ট শিক্ষা লাভ কৰোঁ। মানুহ আৰু সমাজৰ প্ৰতি সেৱা আগবঢ়াবলৈ বহু বেছি অৰ্থ বা উপাদানৰ প্ৰয়োজন নহয়, প্ৰয়োজন এটি মহৎ উদ্দেশ্য আৰু নিৰন্তৰ প্ৰচেষ্টাৰ। এই দুটিৰ আধাৰতেই আমি হেজাৰ হেজাৰ লোকৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰোঁ। মোৰ প্ৰিয় দেশবাসী, কিছুদিন পূৰ্বে মোৰ ইউৰোপৰ নেডাৰলেণ্ড দেশখনলৈ যোৱাৰ অভিজ্ঞতা হৈছিল। তাত মই বহুকেইখন সভাত যোগ দিছিলোঁ। তাত থকা সময়ত এনে এটি বিশেষ ঘটনা হৈছিল যি সকলো ভাৰতীয়কে গৌৰৱান্বিত কৰিব। নেডাৰলেণ্ডত আয়োজিত এক বিশেষ সমাৰোহত আমাৰ দেশত শাসন কৰা চোলা বংশৰ সময়ৰ প্ৰাচীন তাম্ৰলিপি ভাৰতক উভতাই দিয়া হয়। সেই সমাৰোহত নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী উপস্থিত আছিল। এই তাম্ৰলিপি সন্দৰ্ভত মই দেশ বিদেশৰ পৰা বহু বাৰ্তা লাভ কৰিছো। এই বাৰ্তাসমূহত গৰ্ব আৰু আনন্দ প্ৰকাশিত হৈছে। পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা তামিল সম্প্ৰদায়ৰ লোকৰ মাজত এই বিষয়ত বিশেষ উৎসাহ পৰিলক্ষিত হৈছে। বন্ধুসকল, এই তাম্ৰলিপিক লৈ মানুহৰ মাজত বহু অনুসন্ধিৎসা আছে, সেইবাবে আজি মই এই বিষয়ে কিছু কথা অৱগত কৰিব খুজিছো। এই সংগ্ৰহত 21খন ডাঙৰ আৰু 3খন সৰু আকাৰৰ তাম্ৰলিপি আছে। এই লিপিত ৰজা ৰাজেন্দ্ৰ চোলা প্ৰথমে তেওঁৰ পিতৃ ৰজা ৰাজৰাজা চোলাৰ এটি প্ৰতিজ্ঞা পূৰণৰ কথা বৰ্ণিত আছে। ইয়াত আনৈমংগলম গাঁৱত এটি বৌদ্ধ বিহাৰ দান কৰাৰ কথা উল্লেখ আছে। এই তাম্ৰলিপিসমূহত চোলা বংশৰ ৰাজ অভিজ্ঞতাৰ কথাও কোৱা হৈছে। চোলা সাম্ৰাজ্যৰ সামুদ্ৰিক শক্তিৰ বৰ্ণনাও ইয়াত পোৱা যায়। লগতে দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ সৈতে চোলা সাম্ৰাজ্যৰ সম্পৰ্কৰ কথাও ইয়াত উল্লেখ আছে। চোলা সাম্ৰাজ্যৰ সমৃদ্ধি আৰু সাংস্কৃতিক ইতিহাস আমাৰ বাবে গৌৰৱৰ বিষয়। বন্ধুসকল, আমাৰ চৰকাৰে ভাৰতৰ এনে অমূল্য সম্পদসমূহৰ সংৰক্ষণৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছে। এই সন্দৰ্ভত জ্ঞান ভাৰতম অভিযানৰ অধীনত ছত্তীশগড়ৰ মালহাৰত এটি গুৰুত্বপূৰ্ণ উপাদানৰ সন্ধান পোৱা গৈছে। ইয়াত 3খন তাম্ৰলিপি পোৱা গৈছে। অনুমান কৰা হৈছে এয়া পাণ্ডুবংশী ৰাজবংশৰ মহৰ্ষি বালাৰ্জুনৰ শাসনকালৰ সময়ৰ তাম্ৰলিপি। প্ৰাচীন ব্ৰাহ্মী আৰু পালী ভাষাত লিখিত এই লিপিসমূহ খ্ৰীষ্টাব্দ 6-7 শতিকাৰ হ'ব পাৰে বুলি বিশেষজ্ঞসকলে ঠাৱৰ কৰিছে। এইসমূহত সেই সময়ৰ শাসন ব্যৱস্থা, ধৰ্ম আৰু সংস্কৃতিৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য পোৱা গৈছে। বন্ধুসকল, জ্যোতিৰ্বিজ্ঞান অৰ্থাৎ এষ্ট্ৰনমী বিষয়টো ভাৰতীয়সকলৰ বাবে অতি আকৰ্ষণৰ কেন্দ্ৰ হৈ আহিছে। আমাৰ দেশত আজিও বহু শতিকা পুৰণি অবজাৰভেটৰীৰ অৱশিষ্ট দেখিবলৈ পোৱা যায়। এইসমূহত বহু গুৰুত্বপূৰ্ণ গাণিতিক আৱিষ্কাৰ হৈছিল। সামুদ্ৰিক পৰিবহণ, পঞ্চাংগ অথবা আমাৰ বিভিন্ন উৎসৱ পাৰ্বণ, আকাশৰ গ্ৰহ নক্ষত্ৰৰ সঞ্চালনৰ সৈতে জড়িত। আমাৰ দেশৰ জ্যোতিৰ্বিজ্ঞানে প্ৰতিটো প্ৰজন্মৰ মাজতেই কৌতূহলৰ সৃষ্টি কৰিছিল। আজিৰ যুৱ সমাজৰ মাজতো এই বিশেষ উৎসাহ পৰিলক্ষিত হয়। বৰ্তমানে আমাৰ দেশত এষ্ট্ৰনমী ক্লাবসমূহ দ্ৰুতভাৱে জনপ্ৰিয় হৈ আহিছে। সৰু বৰ সকলো চহৰ, আনকি স্কুল আৰু উদ্যানসমূহতো এই ধৰণৰ গতিবিধি দেখা যায়। মই বাংগালুৰু এষ্ট্ৰনমিকেল ছচাইটি সম্পৰ্কে জানিব পাৰিছো। তেওঁলোকে পৰ্যবেক্ষণ অধিৱেশনৰ আয়োজন কৰে। এই সংস্থাই গ্ৰামাঞ্চলত জ্যোতিৰ্বিজ্ঞানক জনপ্ৰিয় কৰাৰ বাবে প্ৰচেষ্টা চলাইছে। মহাকাশ মণ্ডল নামেৰে এটি গোটে 30 ঘণ্টা জোৰা এক উদ্ভাৱনীমূলক পাঠ্যক্ৰমো আৰম্ভ কৰিছে। বন্ধুসকল, নিশাৰ আকাশৰ তৰা নক্ষত্ৰৰ পৰ্যবেক্ষণ এটি অপূৰ্ব অভিজ্ঞতা। এষ্ট্ৰ কেৰালা নামৰ এটি সংস্থাই নাইট অবজাৰভেশ্যন কেম্প আৰু বিভিন্ন কৰ্মশালাৰ আয়োজন কৰে। ইয়াত তৰুণ তৰুণীসকলে টেলিস্কোপ নিৰ্মাণ আৰু নক্ষত্ৰৰ মানচিত্ৰ ব্যৱহাৰৰ শিক্ষা লাভ কৰে। ৰাজকোটৰ বিগ বেং এষ্ট্ৰনমী ক্লাবে গিৰৰ অৰণ্যৰ পৰা কচ্ছ ৰাণলৈ বহু জ্যোতিৰ্বিজ্ঞান বিষয়ক অনুষ্ঠান আয়োজন কৰে। জ্যোতিৰ্বিদ্যা পৰিসংস্থাও জ্যোতিৰ্বিজ্ঞানৰ সৈতে জড়িত এটি পুৰণি সংস্থা। ইয়াত পৰ্যবেক্ষণৰ সা সুবিধাৰ লগতে কিতাপ, গ্ৰন্থাগাৰ আৰু টেলিস্কোপ লাইব্ৰেৰীৰ সুবিধা আছে। মই আইজাক অৰ্থাৎ আই এছ এ এ চি নামৰ সংস্থাটোৰ কথাও উল্লেখ কৰিব বিচাৰোঁ, কাৰণ ই দেশৰ ছাত্ৰ-ছাত্ৰীয়ে নেতৃত্ব দিয়া জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতি পদাৰ্থ বিজ্ঞান সংস্থাসমূহৰ মাজত আন্তঃসম্পৰ্ক স্থাপন কৰে। বন্ধুসকল, নিজৰ হবিৰ কাৰণে সময় উলিয়াই নতুন কথা শিকি থকাটো অতি জৰুৰী কথা। মই যুৱ সম্প্ৰদায়ক কোনো এষ্ট্ৰনমী ক্লাবৰ সৈতে জড়িত হবলৈ অনুৰোধ কৰিছোঁ। বন্ধৰ দিনত কোনো তাৰকাগৃহ দৰ্শন কৰিবলৈও মই তেওঁলোকক অনুৰোধ কৰিছোঁ। বন্ধুসকল, মন কী বাতৰ অনুষ্ঠানটো টেলিভিছনত চাই থকাসকলক এটি ভিডিঅ' চাবলৈ অনুৰোধ কৰিছোঁ। এই ভিডিঅ'টো হৈছে এটি সুঁতিত সোমাই পৰা গংগাৰ শিশুক বচাবলৈ কেইজনমান লোকে অশেষ ধৈৰ্যৰে কৰা প্ৰয়াসৰ বিষয়ে। প্ৰায় 13 ঘণ্টাৰ প্ৰচেষ্টাৰ অন্তত শিশুটো বাচিল। বন্ধুসকল, উত্তৰ প্ৰদেশৰ এই উদ্ধাৰ কাৰ্য সফল হোৱাত অৰিহণা যোগাইছিল ভাৰতৰ প্ৰথম গংগা শিশু উদ্ধাৰকাৰী এম্বুলেঞ্চে। নমামি গংগে অভিযানৰ সময়ত এই এম্বুলেঞ্চ নিৰ্মাণ কৰা হৈছিল। শিশুটো সাৱধানে বাহিৰলৈ উলিয়াই আনি তাৰ চিকিৎসা কৰি পাছত ৰাপ্তি নৈত এৰি দিয়া হল। এটি নতুন জীৱন পাই শিশুটো নিজৰ ঘৰলৈ উভতি গল। বন্ধুসকল, এই এম্বুলেঞ্চখন বিশেষভাৱে তৈয়াৰী, মোটামুটিকৈ ভ্ৰাম্যমান চিকিৎসালয় বুলিয়েই ক'ব পাৰি। ইয়াত শিশুক সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা আছে, অক্সিজেন দিয়াৰ ব্যৱস্থা আছে, বিশেষ ধৰণৰ ষ্ট্ৰেচাৰ আছে, বচোৱাৰ সা সঁজুলি আছে। আহত হোৱা বা ক'ৰবাত সোমাই ওলাব নোৱাৰা হোৱা শিশুৰ বাবে এই এম্বুলেঞ্চখন বৰ কামত আহে। বন্ধুসকল, আমি যেতিয়া এটি শিশুৰ প্ৰাণ ৰক্ষা কৰোঁ তেতিয়া কেৱল শিশুটোকেই যে বচাওঁ তেনে নহয়, তাৰ লগতে নদীখনৰ জৈৱ বৈচিত্ৰকো বচাওঁ, লগতে ভৱিষ্যত প্ৰজন্মৰ বাবে আমি অমূল্য সম্পদো সংৰক্ষণ কৰি ৰাখোঁ। মোৰ প্ৰিয় দেশবাসী, আপোনালোকৰ বহুতৰে নিশ্চয় কোনো নদী, পুখুৰী বা কুঁৱাৰ সৈতে জড়িত স্মৃতি আছে। কাৰোবাৰ হয়তো পুখুৰীৰ পাৰত লগৰীয়াৰ সৈতে উমলাৰ কথা আৰু কাৰোবাৰ হয়তো পুখুৰীৰ পাৰৰ মাটিৰ গোন্ধ আজিও মনত সজীৱ হৈ আছে। ল'ৰালিৰ এনে স্মৃতি গোটেই জীৱন মনত থাকে। বন্ধুসকল, এনে স্মৃতিক জীৱন্ত কৰি তোলা উত্তৰ প্ৰদেশৰ বস্তি জিলাৰ এটি কাহিনী পোহৰলৈ আহিছে। বস্তিৰ আকাশ গুপ্তা নামৰ মানুহজন নিজৰ গাঁৱৰ মনোৰম নদীখন দেখা পাই দুঃখিত হৈ পৰিল। শৈশৱৰ পৰিষ্কাৰ আৰু জীৱন্ত নদীখন প্লাষ্টিক আৰু অন্যান্য জাবৰেৰে ভৰি পৰিল। তেওঁ ঠিক কৰিলে যে একো ওজৰ আপত্তি নকৰে, এটি নতুন আৰম্ভণি কৰিব। আপত্তি নহয়, আৰম্ভণি। এই মন্ত্ৰ সাৰোগত কৰি তেওঁ কেইজনমান বন্ধুক লগত লৈ কাম আৰম্ভ কৰিলে। লগত আছিল মাত্ৰ জাল, চাবল, টুকুৰি আৰু সলনি কৰাৰ সংকল্প। তেওঁলোকে নদীত নামি মেটেকা, প্লাষ্টিক আৰু জাবৰ গুচাবলৈ আৰম্ভ কৰিলে। এদিনত প্ৰায় 50-60 কিলোকৈ জাবৰ গুচোৱা হল। লাহে লাহে মনোৰম নদীৰ সেই অংশটো পৰিষ্কাৰ হৈ পৰিল। ওচৰ পাজৰৰ লোকসকলৰ কথাটো চকুত পৰিল। তেওঁলোকো পৰিচ্ছন্নতাৰ ক্ষেত্ৰত সজাগ হৈ পৰিল। বন্ধুসকল, গোৱাৰ এনে এটি প্ৰেৰণাদায়ক কাহিনীও পোহৰলৈ আহিছে। গোৱাৰ অৱসৰপ্ৰাপ্ত শিক্ষক বালকৃষ্ণ আয়্যা আজিও সমাজৰ বাবে কাম কৰিবলৈ আগ্ৰহী। তেওঁলোকৰ মাদ্দিতোলাপ অঞ্চলটো খোৱাপানীৰ সমস্যাৰে জৰ্জৰিত। বালকৃষ্ণ ডাঙৰীয়াই এই অঞ্চলত খোৱাপানীৰ পাইপ বহোৱাৰ কাম আৰম্ভ কৰিলে। ইয়াৰ ফলত কেইবাঘৰো মানুহৰ খোৱাপানী সংগ্ৰহৰ বাবে কৰিবলগীয়া কষ্ট দূৰ হল। বন্ধুসকল, যোৱা মাহত মোৰ এটি সুন্দৰ অভিজ্ঞতা হল। তামিলনাডুৰ নাগৰকৈলত শিক্ষয়িত্ৰী গিৰিজা আম্মাৰ সৈতে সাক্ষাৎ হল। 3 দশক আগতেই তেখেতক লগ পাইছিলোঁ। বন্ধুসকল, গিৰিজা আম্মাই 15খন বিদ্যালয় চলাই আছে। ইয়াৰ ভিতৰত চেন্নাইৰ জয়গোপাল গাৰোদিয়া হিন্দী বিদ্যালয় প্ৰসিদ্ধ। তেওঁৰ দেশভক্তিৰ ভাৱনাই সকলো ভাৰতবাসীকে প্ৰেৰণা যোগাব। তেখেতে মন কী বাত অনুষ্ঠান শুনি সেনাৰ বাবে অৰিহণা আগবঢ়োৱাৰ সংকল্প ললে। তেখেতে ছাত্ৰসকলক আমাৰ বীৰ জোৱানসকলৰ বাবে দিনে 1 টকাকৈ জমা কৰি যাবলৈ উৎসাহিত কৰিলে। প্ৰতিজন ছাত্ৰই বছৰি 365 টকাকৈ গোটাই দান কৰিলে। এই সৰু সৰু বৰঙণিবোৰ গোট খাই মুঠ 40 লাখ টকা হলগৈ। গিৰিজা আম্মাই এই সংগ্ৰহটো মোক চেকেৰে প্ৰদান কৰিলে। মা ভাৰতীৰ প্ৰতি তেখেতৰ সমৰ্পণৰ ভাৱ কিমান গভীৰ, সেয়া মই তেখেতৰ সৈতে হোৱা কথা বতৰাত উমান পালোঁ। যোৱা বছৰ চেন্নাইৰ প্ৰথম হিন্দু বিদ্যালয়খনে 50 বছৰ পূৰ কৰিলে। দেশৰ শিক্ষা আৰু সাংস্কৃতিক গৌৰৱক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত এই স্কুল নেটৱৰ্কৰ ভূমিকা প্ৰশংসনীয়। মই ইয়াৰ সৈতে জড়িত সকলো ব্যক্তিৰ শলাগ লৈছোঁ, বিশেষকৈ সেইসকল ছাত্ৰৰ শলাগ লৈছোঁ যি নিজৰ বীৰ সৈনিকসকলৰ বাবে বৰঙণি আগবঢ়ালে। বন্ধুসকল, ভাৰতৰ প্ৰতিখন গাঁও আৰু চহৰত এনে কিবা নহয় কিবা ঘটি আছে যি আমাক প্ৰেৰণা যোগায়। কেতিয়াবা এনে ঘটনাৰ চৰ্চা বেছিকৈ নহয়, কিন্তু যেতিয়া এইবোৰৰ বিষয়ে আমি জানিব পাৰোঁ তেতিয়া এই বিশ্বাস আৰু দৃঢ় হৈ উঠে যে দেশখন ইয়াৰ লোকসকলৰ শক্তিৰে আগুৱাই গৈ আছে। মই আপোনালোকক আহ্বান জনাইছো, আপোনালোকৰ চাৰিওকাষৰ এনে কাৰ্যবোৰ লক্ষ্য কৰক, সমাজৰ উপকাৰ কৰা সকলৰ বিষয়ে জানক, তেওঁলোকক প্ৰশংসা কৰক, তেওঁলোকৰ পৰা শিকক, পাৰিলে আপোনালোকো এনে ভাল কামৰ সৈতে জড়িত হওক। অহা মাহত মন কী বাত

0: অনুষ্ঠানত আৰু এনেকুৱা প্ৰেৰণাদায়ক কাহিনী লৈ উপস্থিত হমহি। বহুত বহুত ধন্যবাদ, নমস্কাৰ।
1: শ্ৰোতাসকলে, ইমান পৰে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ শুনিলে। অনুষ্ঠানটি আকাশবাণীৰ আটাইকেইটা কেন্দ্ৰই প্ৰচাৰ কৰি শুনালে।